এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত

দাস, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ, ফটিক চন্দ্ৰ বৰ্মন, দৰ্শন কাশ্যপ, ট্ৰেন্সমিটাৰত মিতুল গগৈ, মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰেন্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। এতিয়া নিবেদন কৰিছোঁ বন্দনা।

শ্ৰোতাসকলে বন্দনা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰৰ পৰা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল অমৃতা কৌৰৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ডলি বৈশ্যৰ কণ্ঠৰ লোকগীত, মীনা শইকীয়া আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত, পূৰ্ণকান্ত বৰগোহাঁই আৰু লগৰীয়াসকলৰ কণ্ঠৰ দেহ বিচাৰৰ গীত আৰু অজিত কুমাৰ দত্তৰ কণ্ঠৰ ভজনেৰে।

0: নিয়ম সকলো ধৰ্মৰে মূল স্বৰূপ। কোনো কাৰ্যলৈ ঢাল খাব খোজা মনৰ গতিক যদি ভেটা মোকোলাই দিয়া যায়, তেন্তে সেইদিনাৰে পৰা মানুহে ভাল বেয়া কামৰ স্বাধীনতা লাভ কৰিবলৈ অসমৰ্থ হ'ব। তেনে মানুহ জীৱনৰ সোঁতত উটি যায় আৰু তেতিয়াই মনৰ একেবাৰে গোলাম হৈ পৰে। ন্যায় অন্যায় বচা বিবেকৰ অধীন হৈ মানুহে পশু গুচি মানুহ হ'ব খুজিলে মনৰ বেগক বাধা দিব পাৰিব লাগে। ইয়াক কেৱল আত্মসংযম গুণে শাৰীৰিক আৰু মানসিক জীৱনক বেলেগ কৰি দিয়ে আৰু ইয়েই মানুহৰ স্বভাৱ গঠনৰ প্ৰধান উপায়। যি বুলিয়ে ৰাজ্য দখল কৰে তেওঁ প্ৰশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে তেৱেঁহে প্ৰশংসাৰ যোগ্য। এইবিধৰ বলি মানুহে শিক্ষাৰ বলত নিজৰ ভাৱ আৰু কাৰ্যক সদায় দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাঢ়ি সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসন্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদায় এইবিলাক গুণলৈ চকু ৰাখি কাম কৰিলে অন্তঃকৰণ আৰু মন বিশুদ্ধ হয় আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিৰ হয়। স্বভাৱৰ আচল ধৰণে অভ্যাস আৰু মনটোক ভালপিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়াপিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সু চৰিত্ৰৰ উপৰিয়া ৰজা আৰু প্ৰলোভনৰ তলতীয়া গোলাম হ'ব পাৰোঁ। মনেই আমাক ভাল বাটলে নিবও পাৰে, বেয়া বাটৰ খালত পেলাবও পাৰে। সাৱধানে শিক্ষা কৰিলেই অভ্যাস গঠিত হয়। বিবেকৰ অধীন হ'বলৈ শিক্ষা কৰিলেই কিমান ভাল কাম কৰিব পাৰি তাক শুনি আচৰিত হ'ব লাগে। সকলো কথাৰেই মূল শিক্ষা। ইয়াৰ বলত মানুহে যে কেনে সাহসী, ধৈৰ্যশীল আৰু পৰোপকাৰৰ নিমিত্তে নিজ প্ৰাণ পৰ্যন্ত দিবলৈও কুণ্ঠিত নোহোৱা হয়, এনেকুৱা উদাহৰণ বহুত আছে। যুদ্ধৰ সময়ত কিম্বা সাগৰত যাওঁতে কোনো কোনো মহা বিপদৰ সময়ত এনেকুৱা শিক্ষিত মানুহে যথাৰ্থ সাহস আৰু বীৰত্বৰ শলাগ ল'বলগীয়া উদাহৰণ দেখুৱায়। নৈতিক শিক্ষা স্বভাৱ গঠনৰ বাবে কম পৰাক্ৰমী নহয়। ই নহ'লে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আন একো উপায় নাই। আত্মসন্মান, বিবেকিতা আৰু কৰ্তব্য পালন এইকেইটি গুণ ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। আত্মাৱলম্বী, আত্মদমনকাৰী মানুহ শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান সুচাৰুৰূপে সম্পন্ন হয় তেওঁৰ নৈতিক স্বভাৱো সিমানেই ভাল হয়। নিজৰ আকাংক্ষাক শিক্ষা দিব লাগে আৰু এই পৃথিৱীৰ লোভক সৰ্বোত্তম শক্তিৰ তলতীয়া কৰিব লাগে। বিবেকক বিবেকৰ কথা শুনা কৰিব লাগে, নহ'লে সেইবিলাক মনোগতিৰ বশৱৰ্তী হৈ পৰিব। নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হৈছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালী, শেহতেই জগত। কামেই জীৱনৰ প্ৰধান বিদ্যালয়। আৰু মানুহে যিহকে নকৰক অভ্যাসেৰে সৈতে কামৰ সম্বন্ধ আছেই আছে। যদিও নৈতিক স্বভাৱ বহুত পৰিমাণে গৃহস্থালী শিক্ষা আৰু বাল্য শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে, আত্মসংযমৰ সহায়েৰে প্ৰত্যেক মানুহে ইচ্ছানুসাৰে মনুষ্যত্ব লাভ কৰিব পাৰে। প্ৰকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুইটিয়েই ধাৰ্মিক মানুহৰ জীৱনৰ প্ৰধান অংগ। মানুহ ধীৰ আৰু চাৰিওপিনে চকু ফুৰোৱা হ'ব লাগে। বেয়া কুকলিয়াই ভালক গেলিব লাগে। জীৱনৰ সহজ বাটত আগবাঢ়ি যাব লাগে। বিবেকৰ বশীভূত হ'ব লাগে। বিপদক হেঁচা দিব লাগে আৰু আপদত সাহ আৰু ধৈৰ্যেৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পাৰ্থিৱ পাপসমূহক যুদ্ধত জিনিব লাগে। হৃদয়ত ধৰ্ম গছজুপিক তললৈ শিপা মেলিবলৈ দিব লাগে আৰু কৰ্তব্য কাৰ্যত ভাগৰ লগা হ'ব নালাগে। এইবিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিৱীকেই স্বৰ্গ বুলি ভাবিবা।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি বেণুধৰ ৰাজখোৱাৰ ৰচনাৰ

লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰিছো আমজাদ আলী খানৰ সৰুদ বাদন, ৰাগ মিলন কি তৰী।

ইমান পৰে শ্ৰোতাসকলে আমজাদ আলী খানৰ চৰুদ বাদন শুনিলে। ৰাগ আছিল মিলন কি তৰী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো অনুষ্ঠান পৰিচিতি।

আজি মহাবাহু শাখাযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে ক'বলৈ লৈছোঁ। পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ চিকিৎসক ডাক্তৰ চিন্তু পাটোৱাৰী। অনুষ্ঠানটিৰ আগ ধৰিব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানত চাইবাৰ অপৰাধ আৰু মহিলা এই বিষয়ত অধিবক্তা গৌতম চমুৱাৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত নলবাৰী জিলাৰ জানি গোগত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা উৎপল বৰাৰ। নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত মেঘালী দত্ত ঠাকুৰীয়াৰ গল্প আৰু অনিন্দিতা কলিতাৰ কবিতা শুনিবলৈ পাব। আগ ধৰিব মেলোডি পাটগিৰিয়ে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 আজি পুৱা। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত ডক্টৰ সূৰ্য দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 5ম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ শিল্পী অপৰ্ণা দত্ত চৌধুৰী, ঋতুপৰ্ণ শৰ্মা, সুৱাগমণি মহন্ত, তৰুণ দাস আৰু মীৰা চহৰীয়া। 9:15 জিলাৰ ৰেহৰু। পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিবলৈ পাব। 11:05 পৰাগমালা লাইভ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য কিতাপৰ ৰসৰা 5:00 আগবঢ়াব শাশ্বতী তালুকদাৰ আৰু ঝৰণা ভৰালীয়ে। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু শুনিবলৈ পাব। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মৰমী দাসৰ কণ্ঠৰ আধুনিক গীত। ১:২০ মদন চন্দ্ৰ তালুকদাৰ আৰু তেখেতৰ সংগীসকলৰ কণ্ঠৰ উজাপালি। 1:35 নিৰ্মল দাসৰ মেণ্ডলিন বাদন। 1:50 মৃগেন শৰ্মাৰ কণ্ঠৰ লোকগীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান শুনিবলৈ পাব। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ সমাজ অধ্যয়নৰ পাঠ

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণৰ প্ৰথম খণ্ড শুনিবলৈ পাব। আগবঢ়াব চিম্পল কলিতাই। 6:10 কৃষি জগত অনুষ্ঠানত উদ্যান শস্যৰ ৰপ্তানিযোগ্য সামগ্ৰীৰ বিষয়ক এক আলোচনাত ভাগ ল'ব ডক্টৰ দৰদী প্ৰিয়ম দুৱৰা আৰু কৰিণা শইকীয়াই। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান। 7:20 আকৌ শুনো আহক অনুষ্ঠানৰ শিল্পী জ্যোতিৰ্ময় কাকতি, দিলীপ চৌধুৰী আৰু জ্যোতি প্ৰকাশ মেধি। 7:35 পূবালী সুৰ অনুষ্ঠানত টিপন প্ৰসিঙৰ কণ্ঠৰ তিৱাগী। নিশা 8:02 ধাৰাবাহিক নাট অনুষ্ঠানত ডক্টৰ প্ৰণৱ জ্যোতি ডেকাৰ নাট কালকুটৰ তৃতীয় খণ্ড শুনিবলৈ পাব। প্ৰযোজনা নীলু চক্ৰৱৰ্তী। 8:30 আধুনিক গীত। 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ বিষয়ে যুগুতোৱা এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিচিতি ইমানেই।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰৰ কাহিনী। অতীতত আমি ব্যৱহাৰ কৰা ডাঙৰ আকাৰৰ ৰেডিঅ'টো বৰ্তমান প্ৰকৃততে লৈ ফুৰিব পৰা হ'ল কেৱল ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰৰ বাবে। এই গুৰুত্বপূৰ্ণ বিপ্লৱৰ সূচনা হৈছিল 1947 চনত, যিদিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেল টেলিফোন লেবৰেটৰীৰ 3 জন বিজ্ঞানীয়ে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল। চকলি, বাৰ্ডিন আৰু ব্ৰেটেইন নামৰ এই 3 জন বিজ্ঞানীয়ে এটা দল হিচাপে 2 বছৰৰো অধিক কাল কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এটা এধানমানি জাৰ্মেনিয়াম ক্ৰিষ্টেলৰ সহায়েৰে ট্ৰেঞ্জিষ্টৰৰ কাৰ্যপ্ৰণালী প্ৰদৰ্শন কৰিছিল। এই আহিলাবিধে প্ৰচলিত নিৰ্বাত নলী বা ট্ৰায়ডবোৰৰ দৰে বৈদ্যুতিক সংকেত পৰিৱৰ্ধন কৰিব পাৰে। 1907 চনত লি ডে ফৰেষ্টে ট্ৰায়ডৰ আৱিষ্কাৰেৰে ইলেক্ট্ৰনিক যুগৰ সূচনা কৰে বুলি ক'ব পাৰি। ট্ৰায়ড এটা অতি গুৰুত্বপূৰ্ণ ইলেক্ট্ৰনিক উপাংশ আৰু 1950ৰ দশকৰ মাজভাগলৈকে ইয়াৰ ব্যৱহাৰ হৈ আছিল। ইয়াৰ 3টা অংশ আছে, এটা কেথড, এটা এনড আৰু 2টাৰে মাজত এটা গ্ৰিড। কেথডটো তপতালে ইলেক্ট্ৰন নিৰ্গত হয়। এই ইলেক্ট্ৰনৰ প্ৰৱাহে আহিলাটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি কৰে। কেথডটো আগুৰি থকা এনডটো বহিৰ্ভাগত অৱস্থিত বেটাৰীৰ ধনাত্মক প্ৰান্তৰ সৈতে সংযোজিত থাকে। ই কেথডৰ পৰা নিৰ্গত ইলেক্ট্ৰনবোৰ সংগ্ৰহ কৰে। গ্ৰিডটো হ'ল কেথডৰ চাৰিওফালে শিথিলভাৱে মেৰিয়াই থোৱা তাঁৰৰ এক কুণ্ডলী, যি ট্ৰায়ডৰ মাজেৰে যোৱা ইলেক্ট্ৰনৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰিব পাৰে। এই 3টা বিদ্যুৎ দ্বাৰ কাঁচৰ নলীৰ আকৃতিৰ এটা যতনত ভৰাই যতনটো বায়ুশূন্য কৰি বন্ধ কৰি দিয়া হয়। সেইকাৰণে বহুতে ইয়াক নিৰ্বাত বা বায়ুশূন্য নলী বুলি কয়। ট্ৰায়ডৰ এটা ধৰ্ম হ'ল ই অতি ক্ষুদ্ৰ বৈদ্যুতিক সংকেত গ্ৰহণ কৰিব পাৰে আৰু সেইবোৰৰ পৰিৱৰ্ধন ঘটাব পাৰে, অৰ্থাৎ আকৃতি আৰু বৈশিষ্ট্য সলনি নকৰাকৈ সেইবোৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গ্ৰিডলৈ যোগান ধৰা এটা ক্ষুদ্ৰ বৈদ্যুতিক সংকেতে কেথড আৰু এনডৰ মাজত প্ৰৱাহিত বিদ্যুতৰ বৃহৎ পৰিৱৰ্তন ঘটায় আৰু এইটোৱে হৈছে ইলেক্ট্ৰনিকৰ পৰিৱৰ্তকৰ মূল কথা। ৰেডিঅ' আৰু টেলিভিছন, ৰেডাৰ ব্যৱস্থাত আৰু প্ৰথম অৱস্থাৰ কম্পিউটাৰত উল্লেখযোগ্য সফলতাৰে ট্ৰায়ডৰ ব্যৱহাৰ কৰা হৈছিল। কিন্তু তথাপিও ইয়াৰ এটা ডাঙৰ অসুবিধা আছিল। কেথডটো তপতালেই ইলেক্ট্ৰন নিৰ্গত হয়। কেথড তপতাওঁতে বুজন পৰিমাণৰ বৈদ্যুতিক শক্তি খৰচ কৰিবলগীয়া হয়। আনহাতে কেথডৰ পৰা ইলেক্ট্ৰন নিৰ্গমন নহ'লে ট্ৰায়ডে সংকেত পৰিৱৰ্ধন কৰিব নোৱাৰে। এইকাৰণেই 2য় মহাযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা পৰ্টেবল যোগাযোগ ব্যৱস্থাৰ বাবে যন্ত্ৰপাতিৰ লগতে কেথড তপতাবলৈ গধুৰ গধুৰ বেটাৰীও লৈ ফুৰিবলগীয়া হৈছিল। অতিৰিক্ত শক্তিৰ প্ৰয়োজন হোৱা এই কথাটোৰ বাবেই বহুতো বিজ্ঞানী আৰু ঔদ্যোগিক গৱেষণাগাৰে ট্ৰায়ডৰ বিকল্প উদ্ভাৱনৰ বাবে গৱেষণা কৰি যাবলৈ উৎসাহিত হৈছিল। উইলিয়াম চকলি আৰু তেওঁৰ সহযোগীসকলে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰাৰ লগে লগে ট্ৰায়ড আৰু ট্ৰায়ডৰ দৰে অন্যান্য নিৰ্বাত নলীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ইলেক্ট্ৰনিক্স বিজ্ঞানৰ বুনিয়াদ গঠন হয়। এই নতুন আহিলাবিধৰ পোনপটীয়া সুবিধাটো হ'ল ইয়াক আগতীয়াকৈ তপতাব নালাগে। পৰিৱৰ্ধনৰ বেলিকা ই ট্ৰায়ডৰ দৰে কাৰ্যকৰী হয়। তাতোকৈ ডাঙৰ কথা, ট্ৰায়ডৰ তুলনাত ই অত্যন্ত সৰু আৰু কম বিভৱতে ই কাম কৰে। এই ক্ষুদ্ৰ ট্ৰেঞ্জিষ্টৰবোৰে ইলেক্ট্ৰনিক যন্ত্ৰপাতিবোৰৰ আয়তন সৰু কৰি অনাত অৰিহণা যোগায়। কিন্তু 1 দশকৰ পিছত যিটো ঘটনা ঘটিল সেইটো ইয়াতোকৈ যথেষ্ট বিস্ময়জনক। 1959 চনত জেক কিলবিয়ে জাৰ্মেনিয়ামৰ এটা টুকুৰাত অথবা জাৰ্মেনিয়ামৰ এটা চিপত কেইবাটাও ট্ৰেঞ্জিষ্টৰ, ডায়ড, ৰোধক আৰু ধাৰক একেলগে লগ কৰি সম্পূৰ্ণ এটা ইলেক্ট্ৰনিক বৰ্তনী তৈয়াৰ কৰি উলিয়ালে। কিছুদিনৰ ভিতৰতে ৰবাৰ্ট নয়ছে কিলবিৰ এই বৰ্তনীৰ পৰিহাদন কৰিলে। তেওঁ আগবঢ়োৱা প্ৰযুক্তি কম বেছি পৰিমাণে আজিও ব্যৱহৃত হয়। 1960ৰ দশকৰ মাজভাগলৈকে ছিলিকনৰ সৰু টুকুৰা এটাতে বহুতো ট্ৰেঞ্জিষ্টৰ আৰু অন্যান্য ইলেক্ট্ৰনিক উপাংশ একলগ কৰি বহাব পৰা হ'ল। এইবোৰকে সমন্বিত বৰ্তনী বা ইণ্টিগ্ৰেটেড চাৰ্কিট বা চমুকৈ IC বুলি কোৱা হয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰ।

ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশজুৰি পৰিয়ালসমূহক পি এন জি সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগনিমূলক আঁচনিত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা পৰিচালনকাৰী দলৰ 600 গৰাকী বিশেষজ্ঞক সলনি কৰি দলটোক নতুন ৰূপত গঢ়ি তুলিছে। অসম মন্ত্ৰীসভাই কালি অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত অনুমোদন জনাই ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছত লক্ষ্য সেন দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। দেশজুৰি পৰিয়ালসমূহক নিৰাপদ, স্বচ্ছ আৰু সুলভ মূল্যৰ ৰন্ধন গেছ পাইপ যোগে যোগানৰ লক্ষ্যৰে ঘৰুৱা পি এন জি সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগনিমূলক আঁচনিত অনুমোদন জনাইছে। অহা 1 ছেপ্টেম্বৰৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, সক্ৰিয় পি এন জি সংযোগ ব্যৱস্থা দ্ৰুতভাৱে কাৰ্যকৰী কৰাৰ বাবে আৰু অধিক সংখ্যক পৰিয়ালে শীঘ্ৰেই নিজৰ পাকঘৰত পাইপযুক্ত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিব পৰাকৈ

0: আঁচনিখন ৰূপায়ণ কৰা হ'ব। সম্প্ৰতি সমগ্ৰ দেশত 1,74,00,000 ঘৰুৱা পি এন জি সংযোগ আছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে নতুন আঁচনিখনে মহানগৰ গেছ বিতৰণ কোম্পানীসমূহক উদগনিমূলক ধনৰাশি প্ৰদানেৰে পি এন জি নেটৱৰ্ক নন স্থানলৈ সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিছে। মন্ত্ৰালয়ে কয় যে পাইপযুক্ত প্ৰাকৃতিক গেছ অৰ্থাৎ পি এন জি ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু পৰম্পৰাগত ৰন্ধন ব্যৱস্থাত ব্যৱহৃত ইন্ধনতকৈ অধিক নিৰাপদ, পৰিষ্কাৰ আৰু সুবিধাজনক। এই আঁচনি ছমাহৰ দুটা ভাগত ৰূপায়ণ কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এ ইয়াৰ পৰীক্ষা পৰিচালনকাৰী দলৰ 600 বিশেষজ্ঞ সলনি কৰি নতুন বিশেষজ্ঞ নিয়োগেৰে দলটোক নতুন ৰূপত গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পৰীক্ষাৰ প্ৰশ্নকাকত চালি জাৰি চোৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে 4-তৰপীয়া নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা হ'ব। পৰৱৰ্তী 2-3 সপ্তাহৰ ভিতৰত এন টি এ 20-25 বিষয়াক নিযুক্তি দিব বুলিও প্ৰকাশ কৰিছে। তদুপৰি এন টি এৰ কাৰ্যালয়সমূহ নতুন চৌহদলৈ স্থানান্তৰিত কৰি সেই স্থানসমূহত চি আই এছ এফ দলৰ দ্বাৰা নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হ'ব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নিৰ্দেশমৰ্মে এন টি এ পৰীক্ষাসমূহ নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। অসম মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020 ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি 50 বা তাতকৈ অধিক শিক্ষাৰ্থী থকা যিকোনো প্ৰশিক্ষণ প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব।
1: কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত, তাৰ লগত মেণ্টেল হেলথৰ যিটো প্ৰব্লেম, বহুতে ছুইচাইড কৰে, ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয়, তাত ছিট নাপালে, এই গোটেইবোৰ চাই দ্য আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেলথ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আমি আনিছো। এই আইনখনৰ দ্বাৰা 50 যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলকভাৱে কৰিব লাগিব। দ্বিতীয়তে, তেওঁলোকৰ বিল্ডিং কেনেকে হ'ব লাগিব, ছাইকলজিষ্ট কেনেকে ৰিক্ৰুটমেণ্ট কৰিব লাগিব, ক্লিনিকেল ছাইকলজিষ্ট থাকিব, মেণ্টেল হেলথ কাউন্সিলৰ থাকিব, মেণ্টেল হেলথৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে। ইভেন চিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব সেইটোৰ বিষয়েও চোৱা হৈছে।
0: এনে প্ৰতিষ্ঠানসমূহে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম এল জি বি টি কিউ প্লাছ আৰু মানসিক আঘাত, আপোনজনক হেৰুওৱা বা পূৰ্বে আম্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব। মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32 গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব। ইয়াৰ উপৰি মন্ত্ৰীসভাই কালিৰ বৈঠকত অসম ঔদ্যোগিক সম্পৰ্ক বিধি 2026 অধিসূচনা জাৰি কৰাৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। ৰাজ্যত হাইড্ৰকাৰ্বন অন্বেষণৰ গতিবিধিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মন্ত্ৰীসভাই অসম হাইড্ৰকাৰ্বন অন্বেষণ, উৎপাদন আৰু উজনিৰ পৰিৱেশতন্ত্ৰ উন্নয়ন নীতি 2026 অনুমোদন জনায়। মধ্য আফ্ৰিকাৰ পশ্চিম অঞ্চলত এটা হস্তশিল্পভিত্তিক সোণ খননস্থলী খহি পৰাত কমেও 30 খননকাৰীৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকীও খনিত আবদ্ধ হৈ পৰিছে। কালি পুৱা অঞ্চলটোৰ নানামাম্বেৰে প্ৰিফেকচাৰৰ আব্বা অঞ্চলত খনিটো খহি পৰা বুলি এই দুৰ্ঘটনাত নিৰাপদে উদ্ধাৰ হোৱা এজন লোকে প্ৰকাশ কৰে। আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে যদিও তেওঁলোকক জীৱিত অৱস্থাত উদ্ধাৰৰ সম্ভাৱনা ক্ষীণ বুলি প্ৰকাশ কৰা হৈছে। ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি জাপানৰ এটা প্ৰতিনিধি দলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীগোৱেলে কয় যে ভাৰত আৰু জাপানে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ উমৈহতীয়া অভিলেখেৰে এটা নিকট

0: আৰু শক্তিশালী সম্পৰ্ক বজাই ৰাখিছে। তেওঁ কয় যে দেশখনৰ য়ামানাছিৰ পৰা অহা এই প্ৰতিনিধি দলটোৰ ভ্ৰমণে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় হোৱাটোকেই প্ৰতিফলিত কৰিছে। ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক বাণিজ্য 2025-26 বিত্তীয় বৰ্ষত 27.5 বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে আৰু সম্প্ৰতি জাপান ভাৰতৰ পঞ্চম বৃহৎ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ উৎস বুলি শ্ৰীগোৱেলে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু জাপানৰ বৰ্ধিত অংশীদাৰিত্ব বিভিন্ন ক্ষেত্ৰত প্ৰতিফলিত হৈছে। এই প্ৰসংগত তেওঁ মুম্বাই আহমেদাবাদ উচ্চ গতিসম্পন্ন ৰেল প্ৰকল্প, জাপানৰ সাহায্যত দিল্লী আহমেদাবাদ বেংগালুৰু আৰু চেন্নাই মেট্ৰ' ব্যৱস্থা তথা 8খন ৰাজ্যত 11খন জাপানৰ ঔদ্যোগিক নগৰী স্থাপনৰ বিষয়ে উল্লেখ কৰে।
1: Warmth and trust are at the heart of our relationship and it is matched by the strategic ambition with a clear number. 10 trillion yen of Japanese investment in India over the next decade in technology, in industry, in manufacturing, in innovation, in artificial intelligence, areas that will shape the future of human growth and human destiny. We believe from semiconductors to critical minerals, from quantum computing to battery storage, from clean energy to next generational mobility, the areas of cooperation between Japan and India are innumerous and offer tremendous potential to investors and to industry.
0: বিডব্লিউ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত ভাৰতৰ লক্ষ্য সেনে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। উদ্বোধনী ৰাউণ্ডত তেওঁ অষ্ট্ৰিয়াৰ কলিনছ ফিলিমনক পৰাস্ত কৰে। প্ৰথমখন খেলৰ পিছত 16-21 পৰাস্ত হৈছিল ভাৰতীয় চাটলাৰগৰাকী। অৱশ্যে তেওঁ পিছৰ দুখন খেলত 21-8, 21-4 গ'লত একপক্ষীয় জয়লাভ কৰে। মহিলাৰ ডাবলছত ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপী চান্দে প্ৰি কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িছে। ভাৰতীয় যুটীটোৱে আমেৰিকাৰ লৰেন লেম আৰু এলিছন লীক 21-15, 21-12 পৰাস্ত কৰে। ইফালে ভাৰতীয় মহিলাৰ ডাবলছত কবিপ্ৰিয়া ছেলভাম আৰু চিমৰান সিংঘিৰ যুটীটোৱে বুলগেৰিয়াৰ ষ্টেফানী ষ্টোভা আৰু বুলগেৰিয়াৰ গেব্ৰিয়েলা ষ্টুয়েভাৰ হাতত 21-7, 21-14 পৰাস্ত হৈ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হয়। ইয়াৰ পূৰ্বে ম্যানমাৰৰ থেট হটাৰ থুজাৰক পোনপটীয়া খেলত পৰাস্ত কৰি মহিলাৰ একক শাখাৰ দ্বিতীয় ৰাউণ্ডত উন্নতি হুদাই জয়লাভ কৰে। ইফালে ৰোহন কাপুৰ আৰু ৰুদবিকা শিৱানী গাদ্ৰেৰ মিক্সড ডাবলছ শাখাৰ যুটীটোৱে প্ৰথম ৰাউণ্ডত কানাডাৰ জোনাথন লাই আৰু ক্ৰিষ্টাল লাইৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰথমখন খেলত 22-20 জয়লাভ কৰাৰ পিছত ভাৰতীয় যুটীটোৱে পৰৱৰ্তী দুখন খেলত 19-21, 17-21 পৰাস্ত হয়। দেশজুৰি পৰিয়ালসমূহক পি এন জি সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগনিমূলক আঁচনিত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা পৰিচালনকাৰী দলৰ 600গৰাকী বিশেষজ্ঞক সলনি কৰি দলটোক নতুন ৰূপত গঢ়ি তুলিছে। অসম মন্ত্ৰীসভাই কালি অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু বি ডব্লিউ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছত লক্ষ্য সেন দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰাগজ্যোতিষপুৰ আৰু বিবিধ ভাৰতী গুৱাহাটী নিবেদন কৰিছো। আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

বুদ্ধদেৱে কৈছিল, আনে কি কৰিছে কি কৰা নাই তালৈ চকু নিদি নিজে কি কৰিছো কি কৰা নাই তালৈহে চকু দিয়া উচিত।

অসমৰ এগৰাকী লেখক, শিক্ষাবিদ জ্ঞানদাভিৰাম বৰুৱাৰ আজি উপজা দিন। ভেনিচৰ হাউদ, পঞ্চৰত্ন, দদাইৰ পজা আদি বিভিন্ন গ্ৰন্থেৰে তেখেতে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে। 1914 চনত গুৱাহাটীত আইন মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত তেখেতে তাৰ অধ্যক্ষ নিযুক্ত হৈছিল। বৰুৱাই 1933 চনৰ উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিৱেশনৰ সভাপতিত্ব কৰিছিল। জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হয় 1880 চনৰ 19 আগষ্ট তাৰিখে নগাঁৱৰ ফৌজদাৰীপট্টিত। নগাঁও চৰকাৰী হাইস্কুলত সপ্তম মানলৈকে পঢ়াৰ পাছত তেওঁক 1896 চনত মাত্ৰ 16 বছৰ বয়সতে বিলাতলৈ পঢ়িবলৈ পঠোৱা হয়। তেওঁ কলিকতাত স্কুলীয়া শিক্ষা শেষ কৰি উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল আৰু তাৰ পৰাই বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল। জ্ঞানদাভিৰাম বৰুৱাই অসমীয়া, ইংৰাজী আৰু বাংলা এই তিনিওটা ভাষা নিখুঁত আৰু বিশুদ্ধ ৰূপত ক'ব পাৰিছিল। অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ আজি উপজা দিন। গীতিকবি ৰূপে পৰিচিত পাৰ্বতী প্ৰসাদ বৰুৱাই 1940 চনত চতুৰ্থখন অসমীয়া ছবি ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল। কেৱল ছবি নিৰ্মাণেই নহয়, তেখেতে ছবিত অভিনয়ো কৰিছিল। ছাত্ৰ অৱস্থাতেই তেখেতে থুপিতৰা নাম দি এখন হাতে লিখা আলোচনী উলিয়াইছিল। পাৰ্বতী প্ৰসাদ বৰুৱাই 1961 চনত গোৱালপাৰাত বহা অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। শিৱসাগৰৰ নাট্যমঞ্চত সংগীত পৰিৱেশনৰ সৈতে জড়িত থকা সময়তে তেওঁ নৃত্যনাটিকা লক্ষ্মী আৰু গীতিনাটিকা সোণৰ সোলেং ৰচনা কৰে। অসমীয়া সংগীত সাহিত্যৰ নৱজাগৰণৰ সময়ত পাৰ্বতী প্ৰসাদে গুণগুণনি, শুকুলা ডাৱৰ ঐ কহুৱা ফুল আদি গীতৰ পুথি ৰচনা কৰিছিল। 1913 চনত 9 বছৰ বয়সতে পাৰ্বতী প্ৰসাদে নাট্য প্ৰতিভাৰ পৰিচয় দিয়ে। ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰত অনুষ্ঠিত

পাছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পাছলৈ তেওঁ কৰ্মজীৱনৰ মাজতো 1972 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। অজিত বৰুৱাৰ কৰ্মৰাজীৰ স্বীকৃতিস্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰ ভিতৰত 1988 চনত কিছুমান পদ্য আৰু গানৰ বাবে ভাৰতীয় ভাষা পৰিষদ পুৰস্কাৰ, 1991 চনত ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্যৰ বাবে সাহিত্য একাডেমী বঁটা, 1993 চনত অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা, 1999 চনত জীৱনজোৰা সাহিত্য সাধনাৰ বাবে অসম উপত্যকা সাহিত্য বঁটা আৰু শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা, 2002 চনত অনুবাদ সাহিত্যৰ বাবে অমূল্য কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা, 2010 চনত জীৱনজোৰা কাব্য সাধনাৰ বাবে অসম চৰকাৰৰ গণেশ গগৈ বঁটা লাভ কৰে। শিক্ষক, কবি আৰু সাহিত্যিক বিনেশ্বৰ ব্ৰহ্মৰ আজি স্মৃতি দিৱস। কোকৰাঝাৰ জিলাৰ ভাতাৰমাৰী গাঁৱত 1948 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে তেওঁৰ জন্ম হৈছিল। ভাতাৰমাৰী প্ৰাথমিক বিদ্যালয়ত তেওঁ 1954 চনত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত তেওঁ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা লাভ কৰে। তেওঁ 1965 চনত হিন্দী ভাষাৰ বিশাৰদ ডিগ্ৰী আৰু যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা 1972 চনত স্নাতক ডিগ্ৰী লাভ কৰে। বিনেশ্বৰ ব্ৰহ্মই দেৱৰগাঁও ভেঞ্চাৰ স্কুলত হিন্দী শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। তাৰ পাছত তেওঁ কোকৰাঝাৰ বিদ্যাপীঠ হাইস্কুলত মাত্ৰ 3 মাহ শিক্ষকতা কৰে। 1978 চনত তেওঁ ভাৰতীয় সাৰ নিগমত কৃষি বিশেষজ্ঞ হিচাপে কাম কৰে আৰু 1979 চনত ভাৰতীয় খাদ্য নিগমত যোগদান কৰে। তেখেতে ৰচনা কৰা কবিতা পুথি আইনী আৰুজ, বাৰ্ডবি চিখলা, গদ্য ৰচনা আংনি গামি ভাতাৰমাৰী, সপোন আৰু দিঠক উপন্যাস ৰচনা কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। 1971 চনত তেওঁ অসমীয়া ভাষা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু তাৰ বাবে তেওঁ ডিব্ৰুগড়ত 45 দিন জেলত থাকিবলগীয়া হৈছিল। 1996 চনৰ পৰা 2000 চনলৈ তেওঁ বড়ো সাহিত্য সভাৰ সভাপতি আছিল।

দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়েই জঁপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহুলোকে প্ৰাণ আহুতি দিছিল আৰু বহুলোক চিৰদিনলৈ ঘূণীয়া হৈছিল। অসমত পুৰুষৰ দৰে মহিলাসকলো ঘৰৰ চাৰিওবেৰৰ পৰা ওলাই আহি এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া অসমৰ এগৰাকী মহিলা স্বাধীনতা সংগ্ৰামী থুনুকি দাস। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সমদলত থুনুকি দাসে অংশগ্ৰহণ কৰি পুলিচৰ লাঠিচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। কিছুদিনৰ পাছতে আঘাতপ্ৰাপ্ত থুনুকি দাসে শেষ নিশ্বাস ত্যাগ কৰে। দেশৰ হকে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী থুনুকি দাসলৈ আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।

ইতিহাসৰ পাতলুতিয়ালে আমি পাওঁ আজি বিশ্ব ফটোগ্ৰাফী দিৱস। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ জন্ম হৈছিল 1936 চনৰ আজিৰ তাৰিখত। ফুকননানী ওজাপালিৰ শিল্পী মুক্তাৰাম ওজাৰ মৃত্যু হৈছিল 2014 চনৰ আজিৰ তাৰিখত। অভিযন্তা সমাজকৰ্মী মুকুল মহন্ত

0: তেওঁৰ জন্ম হৈছিল 1935 চনৰ আজিৰ তাৰিখত। অভিনেত্ৰী অমলা কটকীৰ মৃত্যু হৈছিল 2007 চনৰ আজিৰ তাৰিখত। সাহিত্যিক অধ্যাপক ভৱানন্দ ডেকাৰ জন্ম হৈছিল 1929 চনৰ আজিৰ তাৰিখত। লোক সংস্কৃতিৰ সাধক বিষ্ণুৰাম মেধিৰ মৃত্যু হৈছিল 2022 চনৰ আজিৰ তাৰিখত।
1: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি শিৰোনাম লৈ। ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 17 ছেপ্টেম্বৰৰ পৰা কাৰ্যক্ষম হ'ব নৱগঠিত যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগ। মানসিক স্বাস্থ্যৰ বাবে ৰাজ্যত শীঘ্ৰেই বলবৎ হ'ব নতুন বিধি। প্ৰকৃতি বন্যপ্ৰাণী সংৰক্ষণত ঐতিহাসিক পদক্ষেপ ৰাজ্য চৰকাৰৰ। সংৰক্ষিত বনাঞ্চলত নতুনকৈ সংযোজন 403.62 বৰ্গ কিলোমিটাৰ ভূমি। অসম অৰুণাচল সীমান্তৰ মিংবাং বদতিত যোৱা 10 আগষ্টত সংঘটিত নিৰ্বিচাৰ গুলীচালনা ঘটনাৰ 9 দিন উকলি যোৱাৰ পিছতো কোনো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ নকৰা আৰু অসমৰ ভূমিত অৰুণাচলৰ নামনি চিয়াং জিলা প্ৰশাসনে অস্থায়ী কেম্প স্থাপন কৰাৰ বিৰুদ্ধে সীমান্ত অঞ্চলত প্ৰতিবাদ। শান্তি শৃংখলা ৰক্ষাৰ বাবে মোতায়েন নিৰাপত্তা বাহিনী। হাতীৰ পৰম্পৰাগত পথ কোনো ৰাজ্যই বন্ধ কৰিব নোৱাৰিব, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। ঘৰুৱা দল শ্ৰীলংকাৰ বিৰুদ্ধে গালি টেষ্টত জয়ৰ দিশে অগ্ৰসৰ টীম ইণ্ডিয়া। জয়লাভৰ বাবে 5ম তথা অন্তিম দিনা ভাৰতীয় দলটোক প্ৰয়োজন 6টা উইকেটৰ। টেষ্ট ক্ৰিকেটত 100টা ছিক্সাৰ কোবোৱা ভাৰতৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে কৃতিত্ব অৰ্জন ঋষভ পণ্টৰ। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদীপ ভালৈ অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে।
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্যদাসৰ সৈতে এলানি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক ডক্টৰ সূৰ্যদাসৰ স্মৃতিৰ দিনলিপিৰ পঞ্চম খণ্ড।
2: নমস্কাৰ ডক্টৰ দাস ডাঙৰীয়া।
3: নমস্কাৰ।
2: আপোনাৰ স্মৃতিৰ দিনলিপিৰ আমি চাৰিটা খণ্ড পাৰ কৰিলোঁ, এয়া আজি পঞ্চম খণ্ড। আপুনি যোৱাবাৰ চতুৰ্থ খণ্ডত আমাক কেনেকৈ বিদ্যাৰ্থী অনুষ্ঠানৰ পৰিকল্পনা কৰিছিল আৰু কেনেকৈ আন আন অনুষ্ঠানবিলাক চোৱা চিতা কৰিছিল, তাৰ ভিতৰত সংগীতৰো কিছু কথা আমি পাতিছিলোঁ। এতিয়া কওক, আপুনি অন্যান্য কি বিষয়ৰ লগত জড়িত হৈছিল?
3: যোৱা খণ্ডত ক'বলৈ থকা এটা কথা হ'ল যে মই কমল শৰ্মা যেতিয়া ডিব্ৰুগড়লৈ বদলি হৈ গ'ল, তেতিয়া কমল শৰ্মাৰ দায়িত্বত আছিলে আমাৰ লাইব্ৰেৰীটো। তাত টেপ, গ্ৰামফোন ৰেকৰ্ড আৰু কিতাপ, এই তিনিটা লাইব্ৰেৰী সমষ্টি, আৰু মোক এই লাইব্ৰেৰীটোৰ দায়িত্ব দিয়া হ'ল। তেতিয়ালৈকে আমাৰ যিটো আৰ্কাইভ বা অভিলেখাগাৰ বুলি
2: কওঁ,
3: অভিলেখাগাৰ, সেই অভিলেখাগাৰটো বৰ চালুকীয়া অৱস্থাত আছিলে আৰু সেইটো মই নতুনকৈ সজাই পৰা এটা সাৰ্থক অভিলেখাগাৰলৈ মই ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইমতে কিছু কামত অগ্ৰগতি লাভ কৰিলোঁ। বহুতো অনুষ্ঠান মই তাত সংৰক্ষণ কৰি চলোঁ, গতিকে সেই এটা কাম মই কৰিছিলোঁ। আৰু 1987 চনত হাইলাকান্দিত অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে। এতিয়া এটা প্ৰশ্ন হৈছিল যে অসম সাহিত্য সভাৰ অধিৱেশন কোনে তাত গৈ বাণীবদ্ধ কৰিব। তেতিয়া যিজন কেন্দ্ৰ সঞ্চালক আছিল তেখেতে কোনো বুদ্ধি আমাক যাবলৈ নিদিয়ে, এইটো শিলচৰ শিলচৰ কৰিব।

0: এবাৰ চটফটাই আছোঁ, কেনেকৈ যাম, কি কৰিম, বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ নহয়। আৰু আমাৰে সৌভাগ্যৰ কথা, তেতিয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সাহিত্য একাডেমীৰ অধ্যক্ষ আছিলে। মোৰ ভাৱ হয় বোধহয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই বোধহয় ডাইৰেক্টৰেটত কৈছিলে। আৰু ডাইৰেক্টৰেটৰ পৰা এখন টেলিগ্ৰাম আহিলে, প্ৰভাইড এডিকুৱেট কভাৰেজ টু দি হাইলাকান্দি ছেচনৰ অসম সাহিত্য সভা। গতিকে শিলচত থাকি অহা হিচাপে আৰু আগভাগ লোৱাৰ কাৰণে মই শিলচলৈ গুচি গ'লোঁ। মোৰ লগত গ'ল নয়ন প্ৰসাদ আৰু কুলেশ কুমাৰ ডেকা, আমাৰ সংবাদদাতা। আৰু মই যোৱাৰ আগতে এটা কাম কৰিলোঁ, সাধাৰণতে কৰা হয় কি, আমাৰ ৰেকৰ্ডিংবোৰ লৈ অহা হয়, ইয়াত শুনি শুনি নিৰ্বাচন লিখা হয়, নিৰ্বাচনবোৰ পাছ কৰা হয়, আকৌ ডাবিং কৰা হয়, ইত্যাদি কৰা হয়, এটা দীঘলীয়া কাম। তো মই কৰিলোঁ কি, যিখিনি অভিভাষণ হ'ব এই গোটেইখিনি অভিভাষণ লৈ আহিলোঁ বিভিন্ন মানে শাখাৰ। অভিভাষণখন পঢ়ি মই কোনখিনি কোনখিনি ৰেকৰ্ড কৰিম সেইখিনি মই নিৰ্বাচন কৰি ল'লোঁ। আৰু মই ইঞ্জিনিয়াৰিং ষ্টাফক ক'লোঁ যে মোক এটা সুবিধা দিয়া, যাতে মই তাতে নিজে নিৰ্বাচনটো কৰিব পাৰোঁ। গতিকে এটা ভাষণ চলি আছে, মই যিখিনি ৰেকৰ্ড কৰিব লাগে সেইখিনি মই ৰেকৰ্ড কৰাৰ আগতে মোৰ যিখিনি মোৰ বৰ্ণনা সেইখিনি মই অনদি গোটেই স্পটতে কৰি দিওঁ, আৰু তাৰপিছত আমাৰ নয়ন প্ৰসাদে মই লগৰখিনি ৰেকৰ্ডিং কৰোঁ। আৰু সেইটো আমি শিলচৰতে আছিলোঁ, শিলচৰ আমাৰ কোৱাৰ্টাৰত আছিলোঁ, তাৰপৰা আমি হাইলাকান্দিলৈ যাওঁ। আৰু ইতিমধ্যে যোৱাৰ আগতে এটা লাইন বুক কৰিছিলোঁ, লাইন বুক কৰি আমি গোটেইখিনি তাতে ডাবিং কৰি নটা বজাত লাইনত দিওঁ আৰু পিছদিনা ইয়াতে ব্ৰডকাষ্ট হয়। এই এটা, আৰু সেই সময়তে আৰু এটা কাম কৰিলোঁ, যিহেতু মোৰ মানে অনুষ্ঠানৰ কাম বহুত বাঢ়ি গৈছে, গতিকে তেতিয়া আমাৰ খনীন্দ্ৰ কুমাৰ পাঠক বুলি এজন বিষয়া আছিলে, তেতিয়া মই পাঠকদা বুলি মাতিছিলোঁ। পাঠকদা ক'লোঁ, পাঠকদা আপুনি কোঅৰ্ডিনেশ্যনটো চাওক আৰু মই আপোনাৰ প্ৰগ্ৰেম চাম। তেতিয়া এটা বিচিত্ৰা বুলি প্ৰগ্ৰেম এটা হৈছিলে, সেই বিচিত্ৰা দাদা সপ্তাহৰ এজন বিশেষ মানুহৰ মানে বিশেষভাৱে কৃতিত্ব অৰ্জন কৰা বা বাতৰি কাকতৰ শিৰোনামা দখল কৰা মানুহৰ প্ৰত্যেক সপ্তাহে এটা সাক্ষাৎকাৰ ল'ব লাগে, পাঠকদা সদায় আমাৰ অসুবিধা হয়। তে মই পাঠকদাৰ লগত সেই কামটো কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু ইতিমধ্যে মই আমাৰ কেন্দ্ৰখন চাওক চিংচনৰ ছাৰ প্ৰস্তাৱ দিলোঁ যে কোঅৰ্ডিনেশ্যনটো পাঠকদাৰে চাওক, আৰু পাঠকদাৰ সেইমতে কোঅৰ্ডিনেশ্যন চাবলৈ দিলে। গতিকে মই এই অফিচিয়েল এনেধৰণৰ কামবোৰৰ পৰা অব্যাহতি লৈ মই লাহে লাহে অনুষ্ঠানৰ প্ৰতি আৰু বেছি মন দিবলৈ আৰম্ভ কৰোঁ।
1: হয়, আপুনি কেইবাটাও প্ৰসংগত মোৰ অগ্ৰজ বা মোৰ জ্যেষ্ঠ যিসকল আছিলে তেখেতসকলৰ বুলি এইধৰণে উল্লেখ কৰিছে আপুনি কিবা বাৰু, সেই সময়খিনিত আপোনাৰ জ্যেষ্ঠসকল কিছুমানৰ নাম কৈছে আপুনি, এইসকলৰ ভিতৰত কাক আপুনি আদৰ্শ কৰি লৈছিলে? সকলোৱে ভাবে যে এইজন মানুহক মই অকণমান অনুসৰণ কৰিলে ভাল হয়।
0: আচলতে ব্ৰডকাষ্টাৰসকলৰ ভিতৰত মোৰ কোনো তেনেকুৱা মই আদৰ্শ বুলি ভবা নাই, কিন্তু তেওঁলোকৰ প্ৰত্যেকৰে কাম কাজৰ প্ৰণালীবোৰ সুকীয়া আছিলে। আৰু তেখেতসকল মানে মানে অনাতাৰগত প্ৰাণ, অনাতাৰ তেওঁলোকৰ এনেভাৱে তেওঁলোকৰ জীৱনত জড়িত যে প্ৰত্যেকজনেই আকাশবাণীৰ কাৰণে আদৰ্শ পুৰুষ। মই আপোনাৰ মহেন্দ্ৰ বৰঠাকুৰৰ কথাই ক'ম নে অৰুণদাৰ কথা ক'ম, নে যোগেশ্বৰ বৰঠাকুৰৰ কথা ক'ম, নে নিৰ্মল দত্তৰ কথা ক'ম। নিৰ্মল দত্তই তেওঁ লেখক হিচাপে বা সাহিত্যিক হিচাপেও কোনো তেওঁক খ্যাতি নাছিলে, কিন্তু তেখেতে মানে এনেভাৱে গুৱাহাটী বেছ বা অসমৰ বেছ লেখকখিনি, লেখক সাহিত্যিক সকলোকে তেখেতৰ কথা কোনেও নেপেলায়। তেখেতক এতিয়া গল্প এটা দিব, আৰু এটা তেখেতে প্ৰগ্ৰেম কৰিছিলে বিভিন্ন প্ৰসংগ বুলি, এই বৃহস্পতিবাৰে এটা মানে বিভিন্ন প্ৰসংগ বুলি এটা সাময়িক প্ৰসংগৰ বিষয়ে কঠিকা এটা প্ৰচাৰ কৰিব লাগে আঠটা বজাত। বুধবাৰে ক'ব আপুনি কাইলৈ মোকটো কঠিকা লৈ আহিব, কোনেও তেখেতৰ কথা পেলোৱা নাছিলে। গতিকে এই গোটেইকেইজনেই মোৰ ব্ৰডকাষ্টাৰ হিচাপে মোৰ আদৰ্শ বুলি ক'ব লাগিব। আৰু মোৰ আচলতে যিহেতু মই ডক্টৰ নেওগ ছাৰ আৰু ডক্টৰ সত্যনাৰায়ণ শৰ্মা ছাৰক মই শিক্ষক হিচাপে পাইছিলোঁ, মই আগতেও কৈছিলোঁ যে মই অধ্যাপক হোৱাৰ মন আছিলে। গতিকে তেখেতসকলে যি নেওগ ছাৰে বিশেষকৈ সত্যন শৰ্মা ছাৰে ভাৰততত্ত্ব অংশ হিচাপে যি অসম তত্ত্ব চৰ্চা কৰিছিলে, সেই চৰ্চাৰ প্ৰতি বেছি মোৰ আগ্ৰহী আছিলে। আৰু সেই সময়তে আৰু এটা ঘটনা ঘটিলে, মই 93 চনলৈকে আছিলোঁ গুৱাহাটীত, তেতিয়া ৰেডিঅ' অটোবায়োগ্ৰাফী বুলি এটা অনুষ্ঠান এটা আকাশবাণীয়ে আৰম্ভ কৰিছিলে দিল্লীত। মই ইয়াত কৰিবলৈ ইচ্ছা কৰিলোঁ, মই প্ৰথমতে ডক্টৰ নেওগ ছাৰৰ কথা ক'লোঁ, মই মোৰ যিখিনি কিতাপ পত্ৰ লগা তাৰে পৰা যোগাযোগ নেওগ ছাৰৰ বিষয়ে মই ইংৰাজীত এটা টোকা লিখি পেলাই অপূৰ্বৰা সৈতে টাইপ কৰালোঁ, সেইখন মই দি দিলোঁ নেওগ সিংহন ছাৰলৈ দিলোঁ। ছাৰে পঢ়িলে, অ' ইজ এ গ্ৰেট মেন, ইজ এ গ্ৰেট স্কলাৰ, অ'কে দেন ইউ গ' হেড। তেতিয়া মই নেওগ ছাৰ ঘৰলৈ গ'লোঁ, নেওগ ছাৰ ক'লোঁ ছাৰ আপোনাৰ যিখিনি ৰেকৰ্ডিং কৰিম, আপুনি তেখেতৰ ইচ্ছামতেই মই ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত আৰু ৰঞ্জিত কুমাৰ দেৱগোস্বামী হতে মই 6 ঘণ্টীয়া সেই কথাটো মই জীৱনৰ দিগবাণী, তেতিয়া
1: 3 ঘণ্টীয়া
0: জীৱনৰ দিগবাণী মই বাণীবদ্ধ কৰোঁ। আৰু

0: সেই সময়ছোৱাতেই মই আৰু কেইবাজনো জীৱনৰ দিগবাণী বাণীবদ্ধ কৰিলোঁ, বিশেষকৈ ডক্টৰ মুকুন্দ মাধৱ শৰ্মাৰ জীৱনৰ দিগবাণী কৰিলোঁ। আৰু ইতিমধ্যে আমাৰ অসমীয়া ভাষা আৰু এজন মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগত সত্যনাথ শৰ্মা, তেখেতৰ ইতিমধ্যে মই আকাশবাণীৰ কাৰণে কেইবাজনো চমু চমু সাক্ষাৎকাৰ লৈছিলোঁ। মই ভাবোঁ ইমান ডাঙৰ পণ্ডিত এজন, মই কেইবাজনো পণ্ডিতক ক'লোঁ যে তেখেতৰ সাক্ষাৎকাৰ লৈ দিব লাগে, নহয় তেখেত সময় দিব নোৱাৰিলে। এই সকল মই নিজেই কৰিলোঁ। মই বন্দী বৰাবদেক লগত লৈ মই ছাৰৰ ঘৰলৈ গৈ ছাৰৰ ঘৰত, ছাৰ তেতিয়া অসুস্থ আৰু কথা কোৱাটো অসুবিধা হৈছিলে, আনকি চহী কৰিবলৈ ছাৰৰ অসুবিধা হৈছিলে, কলম সৰি সৰি পৰে। তেতিয়া তেখেতক মই এই তিনি ঘণ্টা মই তেখেতৰ জীৱনৰ দিগবাণী বাণীবদ্ধ কৰোঁ আৰু সেইটো প্ৰচাৰ হৈ গৈছিলে। আৰু কেইবাগৰাকী ব্যক্তি, বিশেষকৈ পুষ্পলতা দাস,
1: সুদক্ষিণা শৰ্মা
0: পিছৰ পৰ্যায়ত কৰা হৈছে, এই সেইখিনি সময় এইখিনি কৰিলোঁ। কিন্তু মোৰ এটা আক্ষেপ থাকি গ'ল যে প্ৰফুল্ল দত্ত গোস্বামী ছাৰৰ মই মানে জীৱনৰ দিগবাণী কৰিব নোৱাৰিলোঁ। ইতিমধ্যে মোৰ 93 চনত মোৰ মানে বদলি হুকুম আহিল, মই ইয়াত থকা কেইবাজনকো কৈছিলোঁ, কিন্তু সেইটো তেখেত বাণীবদ্ধ কৰা তেখেত ঢুকাল। আৰু এইখিনিতে আৰু আমাৰ আক্ষেপ মোৰ আছে। এটা আক্ষেপ হ'ল মই গোলাপ বৰবৰাৰ মই জীৱনৰ দিগবাণী কৰি চোৱা নহ'ল। তাৰপিছত আৰু ডিব্ৰুগড়ত থাকোঁতে দুটা আক্ষেপ থাকি গ'ল। তেতিয়া মই চাকৰি আৰম্ভ কৰিছিলোঁহে, তেতিয়া মই বেজবৰুৱাৰ কনিষ্ঠা কন্যা তেখেতক লগ পাইছিলোঁ। তেখেত তেতিয়া চকীডিঙিত থাকে, মই চকীডিঙিত যাওঁতে তেখেতৰ ঘৰলৈ কিবা এখনত গৈছিলোঁ, তেখেতক লগ পাইছিলোঁ। তেখেতে ডিব্ৰুগড়ত প্ৰগ্ৰেমো কৰিছিলে, কিন্তু মইতো বুজি নাপাওঁ তেতিয়া ৰেডিঅ' ইমান ভালকৈ, তেখেতক কোনেও এটা সাক্ষাৎকাৰ লৈ নথলে, লৈ থ'ব পৰা হ'লে এটা ডাঙৰ সম্পদ হ'লহেঁতেন।
1: লক্ষ্মীনাথ বেজবৰুৱা
0: সৰুগৰাকী জীয়ৰী যে ৰোহিণী বৰাই বিয়া কৰাইছিলে। আৰু এটা আক্ষেপ থাকি গ'ল, মই ডিব্ৰুগড়ত ঘোষিকা হাতে লগ পাইছিলোঁ ইভা আছাও বাইদেউ এটা সাক্ষাৎকাৰ মই থাকোঁতে লোৱা নহ'ল, ময়ো নাভাবিলোঁ। এইকেইটা মোৰ আক্ষেপ থাকি গ'ল, চাৰিটা আক্ষেপ মোৰ থাকি গ'ল।
1: আপুনি আজি কথাখিনি কৈ যাওঁতে মই আপোনাক সুধিলোঁ, আপুনি একদম ক'লে যে বহুতকেইজন মানুহকে আপুনি আদৰ্শ হিচাপে লৈছিলে, মানে আদৰ্শ প্ৰাণ ব্যক্তি হিচাপে আপুনি পাইছিলে। তাৰ ভিতৰতে আপোনাৰ কথিকাৰ ক্ষেত্ৰখনত যিকেইজন মানুহৰ কথা কৈছে সেই মানুহকেইজনৰ বেছিভাগেই কিন্তু ইয়াতে আপুনি চাব প্ৰগ্ৰাম এক্সিকিউটিভ পদবীটো নহয়, বহুতকেইজন আহিছে প্ৰডিউচাৰ,
0: প্ৰযোজক
1: হিচাপে আহিছে। প্ৰযোজকসকলৰ আমাৰ ইয়াতে অন্তৰ্ভুক্তি যেতিয়া হৈছিল, আপুনি জানে আজিকালি সেইটো ব্যৱস্থা নাই, আপোনালোকে ভালকৈ পাইছে। প্ৰযোজক হিচাপে অহা যিসকল ব্যক্তি, তেখেতসকলৰ গুণগতভাৱে কিছু পৃথক আছিল নেকি আমাৰ পিছৰ যিখিনি আমাৰ প্ৰগ্ৰাম এক্সিকিউটিভ হিচাপে যিসকল আহিছে?
0: আচলতে গুণগতভাৱে পৃথক বুলি হয়তো ক'বলৈ অসুবিধা। এতিয়া আপোনাৰ আমাৰ যোগেশ্বৰ বৰঠাকুৰ, আমি প্ৰচাৰমন্ত্ৰী মাতিছিলোঁ, তেখেতে প্লেন পাব্লিচিটি বুলি অনুষ্ঠানটো চাইছিলে, সেইটো চৰকাৰী বিভিন্ন বিভাগৰ কাৰ্যসূচী পাব্লিচিটি, সেইটো জানে। গতিকে প্ৰসাদ দাৰ আগ্ৰহ আছিলে নাটকত, প্ৰসাদ দাৰ আগ্ৰহ আছিলে আকাশবাণী নাটক, আকাশবাণী অন্য বিভিন্ন অনুষ্ঠানত, সেইটো কোনো স্পেচিয়েলাইজেশ্যন নাছিলে প্ৰসাদ দাৰ, মানে যোগেশ্বৰ বৰঠাকুৰৰ। আৰু নিৰ্মল দত্ত প্ৰথমতে তেখেতে নিউজত কাম কৰিছিলে আৰু তেখেত স্পকনতো প্ৰডিউচাৰ হ'ল। মহেন্দ্ৰ বৰঠাকুৰ প্ৰথমতে ইয়াতে চাব এডিটৰ আছিলে, পিছত নাটক বিভাগৰ প্ৰডিউচাৰ হ'ল। কিন্তু এটা কথা, প্ৰডিউচাৰবিলাকক যেতিয়া এটা নিৰ্দিষ্ট দায়িত্ব দিয়া হয়, তেখেতসকলক আমি পেক্সসকলে যিমানবোৰ মানে প্ৰশংসা নোপোৱা কাম কৰিব লাগে, এই ধৰক ট্ৰেন্সপৰ্ট, এই ধৰক মিউজিক এডমিনিষ্ট্ৰেশ্যন, মিউজিক এডমিনিষ্ট্ৰেশ্যনৰ আটাইতকৈ বেয়া কামটো পেকেজনে কৰিব লাগে, যেনে কাৰোবাক বি মাইনাছ দিয়া হ'ল, কাৰোবাক মানে আমাৰ কি কি আৰ্টিষ্টৰ লিষ্টৰ পৰা বাহিৰ কৰি দিয়া, এই গোটেইবোৰ বেয়া কামবোৰ আমি কৰিব লাগে। মই সংগীত বিভাগত থাকোঁতে এটা কথা মনত পৰিছে, এইখিনিতে এদিন এটা গীত বাজি আছে, ধানৰে মাজৰে লিহিৰি আৰলি, বাঁহৰে গাজৰে পুৰণি খাৰলি। মই গীতিকাৰজনক চিঠি মাতি আনিলোঁ, গীতটো আনিলোঁ। তেখেতে সুধিলে যে কিয় গীতটো বিচাৰিছে, মই বোলো মই পঢ়ি চালোঁ গীতটো, সেইকাৰণে বিচাৰিছিলোঁ, আপুনি নহা হ'লেও হ'লহেঁতেন, আপুনি ডাকতে পঠিয়াই দিব পাৰিলেহেঁতেন, তো কথাটো ক'ব নোৱাৰি নেকি, কিবা অফিচিয়েল গোপনীয়তা আছে নেকি? বোলো গোপনীয়তা একো নাই, আপুনি কথাটো শুনি ভাল নাপাব, বোলে মই বেয়া নাপাওঁ কওক। মই বোলো ছাৰ আপুনি লিখিছে ধানৰে মাজৰে লিহিৰি আৰলি, আৰলিত আপুনি চিনি পায়নে বাৰু? অশোক ভট্ট মই সুধিছোঁ, আপুনি চিনি
1: পায়নে?
0: নাজানে। তেখেতে সুধিলে আপুনি আৰলি চিনি পায়নে? বোলে নাপাওঁ। আৰলি এনেকুৱা এটা বস্তু আপোনাৰ ধানৰ মাজত হয়, বিশেষকৈ যেতিয়া আঘোণত ধান কাটিব হয়, সেইটো এনেকুৱা এটা বস্তু

0: ଧାନ ପତ୍ର ମିଳି ହୋଇଛି ଆପଣ ଗାତ ଲାଗିଲେ କାଟି ପେଲାବ ତାପରେ আপোনাৰ ঘাঁ হব গোটেই পুজ জমা হব তাৰমানে এটা বিষাক্ত বন বিল গতিকে আপুনি ধানৰ মাজত লিহি জাৰলি কৈছে লিহি কেতিয়াও হব নোৱাৰে আৰু বাঁহৰ গাজৰ পুৰণি খাৰলি বাঁহৰ গাজৰ খৰিচা কৰে সৰিয়হৰ সৰিয়হ খুন্দি তাত কলাখাৰ দিব সেইটো খাৰলি কৰে উজনি সময়ত খাৰলি
1: বুলি জানো
0: সেইখিনি আপুনি থাকি গতিকে আপুনি বাঁহৰ গাজৰ খাৰলি নকৰে বাঁহৰ গাজৰ খৰিচা কৰে গতিকে এনেধৰণৰ ভুল ইনফৰ্মেশ্যনবোৰ দিয়াটো ভাল কথা নহয় গতিকে আৰু আটাইতকৈ দুখৰ কথা গীতিকাৰে গীত লিখিলে গায়কগৰাকীয়ে প্ৰতিষ্ঠিত গায়ক তেওঁ সেইটো নভন চাগে গাই থৈ দিলে এইধৰণৰ কথাবোৰ আমাৰ গীতিকাসকলে লিখে আৰু গীতিকাসকলক মই লিখিলোঁ এটা কথা তেওঁলোকে ভাবে যে ৰেডিঅ' গীত লিখাটো আটাইতকৈ সহজ কেৱল ছন্দকেইটা মিলালেই হ'ল এনে বুলি এটা ধাৰণা এটা সেইকাৰণে মই সংগীত বিভাগৰ যেতিয়া অনুষ্ঠান কাৰ্যবাহী বিষয়া আছিলোঁ বা পিছতো যিমানবোৰ মানে গীতৰ পাণ্ডুলিপি পাইছোঁ বেছিভাগেই ঘূৰাই দিবলগীয়া হৈছে গীত লিখা যিমান সহজ কথা নহয় আপোনাৰ তিনিটা ষ্টেণ্ডাৰ্ড এটা ভাৱ সেইটো ভাৱটো আপুনি একেবাৰে সম্পূৰ্ণভাৱে ব্যক্ত কৰিব লাগিব 5 মিনিট গীতটো হ'ব লাগিব তাৰ সুন্দৰ সুৰ হ'ব লাগিব কথা সুন্দৰ হ'ব লাগিব ইমান সহজ কথা নহয় কিন্তু মানুহে সহজ বুলি ভাবে কি কৰিব এতিয়া মানুহৰ এইটোৱে ধাৰণা আৰু
1: পিছে আজি বাৰু বৰ উষ্মা বুলি নকলেও আপুনি কিছু আক্ষেপেৰে ক'লে কথাখিনি কিন্তু আমাৰ সময় প্ৰায় হৈছে আজি আমি 5ম খণ্ড এইখিনিতে সামৰিব লৈছোঁ কিন্তু আকৌ গীতৰ কথালৈ আহিম আমাৰ আপুনি কেইবাগৰাকীও ব্যক্তিৰ কথা ক'লে তাৰ ভিতৰত আমি সুদক্ষিণা শৰ্মাৰ কথা এটা ওলাইছিল আপুনি তেখেতৰ
0: সুদক্ষিণা বাইদেউ মই জীৱনৰ জিগমানি কৰিছিলোঁ প্ৰথমতে এটা মই পাঠশালাত এটা মই মানে মঞ্চত সাক্ষাৎকাৰ লৈছিলোঁ তাৰপিছত বাইদেউ জীৱনৰ জিগমানি কৰিলোঁ আৰু মই বাইদেউ জীৱনী আৰম্ভ কৰিছিলোঁ সংগ্ৰাম লগ্নে গীতটিৰে গতিকে আজি সেই বাইদেউ কণ্ঠ সেই গীতটোকে শুনিব
1: সংগ্ৰাম লগ্নে সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ এই গীতটি আমি শ্ৰোতাৰ সৈতে একেলগে শুনো আৰু আজি এই 5ম খণ্ডৰ পৰা বিদায় লৈছোঁ লগ পাম আকৌ 6ষ্ঠ খণ্ডত

স্মৃতিৰ দিনলিপি। অনুষ্ঠানটিত ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্যদাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। ডক্টৰ সূৰ্যদাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: অগ্নিযুগৰ গান,
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
2: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
3: প্রতিখন ঘরের বাণী আকাশবাণী, সকলোরে হৃদয়ের বাণী আকাশবাণী। আমি আগবাড়ি আপনার সঙ্গে অন্তরঙ্গ সম্পর্ক গড়ি মাত্র এটা ক্লিকতে আমার কেন্দ্রবর অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটোপলর নির্ভরযোগ্য বাতর সঙ্গে আমার ওয়েবসাইট আকাশবাণী.gov.in। নতুন ভারত, ন রূপত আকাশবাণী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8:00 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 বজাত মৰ্ণিং নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্জিৎ গগৈয়ে। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020 ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি 50 গৰাকী বা তাতকৈ অধিক শিক্ষাৰ্থী থকা যিকোনো প্ৰশিক্ষণ প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। এনে প্ৰতিষ্ঠানসমূহে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম, LGBTQ+ আৰু মানসিক আঘাত আপোনজনক হেৰুওৱা বা পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব। মন্ত্ৰীসভাই নিয়োগৰ সুবিধা, কেৰিয়াৰ নিৰ্দেশনা, উদ্যমশীলতা, নেতৃত্বৰ বিকাশ আৰু যুৱ প্ৰচেষ্টাৰ সমন্বয়ৰ দিশত গুৰুত্ব আৰোপৰ উদ্দেশ্যে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনত অনুমোদন দিছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন পৰ্টেলৰ জৰিয়তে ৰাজ্যত দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল, সৰল আৰু ক্ষিপ্ৰ কৰাৰ ব্যৱস্থাটো অনুমোদন দিয়া হৈছে। এই ব্যৱস্থাই ব্যৱসায়িক সুচলতা বৃদ্ধিৰ লগতে দুগ্ধ সমবায় সমিতিসমূহৰ পৰিচালনা অধিক সুচাৰু আৰু স্বচ্ছ কৰি তোলাত সহায় কৰিব। মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব।
1: বৰাক উপত্যকাত আমি এটা মিনি চেক্ৰেটেৰিয়েট বনাইছিলো। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে সেই তাৰ

0: কেৰেক্টাৰটো মিনি ছেক্ৰেটেৰিয়েট হ'ব নালাগে, ইট উইল বি নোন এজ এ আসাম ছেক্ৰেটেৰিয়েট বৰাক ভেলী। আগতে আছিল মিনি ছেক্ৰেটেৰিয়েট, এতিয়া আমি সেই বস্তুটো বদলাই আসাম ছেক্ৰেটেৰিয়েট বৰাক ভেলী বুলি তাক আমি নতুনকৈ নামাকৰণ কৰিছো আৰু 32টা বিভাগ তাতে আমি তাৰ পৰা পৰিচালনা কৰিম। আউট অফ 59 ডিপাৰ্টমেণ্ট আছে, 32 ডিপাৰ্টমেণ্টছে তাত কাম কাজ আৰম্ভ কৰিব। আজি কেবিনেটে তাৰো গোটেই SOP বা গাইডলাইনটো প্ৰস্তুত কৰে।
1: ইয়াৰ উপৰি মন্ত্ৰীসভাই কালিৰ বৈঠকত অসম ঔদ্যোগিক সম্পৰ্ক বিধি 2026ৰ অধিসূচনা জাৰি কৰাৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। এই নতুন বিধিয়ে ঔপনিৱেশিক আৰু স্বাধীনতাৰ পাছৰ সময়ত 3খন পুৰণি বিধিৰ স্থান ল'ব। ৰাজ্যত হাইড্ৰকাৰ্বন অন্বেষণৰ গতিবিধিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মন্ত্ৰীসভাই অসম হাইড্ৰকাৰ্বন অন্বেষণ উৎপাদন আৰু উজনিৰ পৰিৱেশতন্ত্ৰ উন্নয়ন নীতি 2026ত অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ভূমি হস্তান্তৰ আৰু আবণ্টনৰ প্ৰস্তাৱত অনুমোদন দিয়া হয়। মন্ত্ৰীসভাই কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, চাবুৱা, লাহোৱাল, খুমটাই আৰু বৰখলা এই 8খন নতুন সমজিলা কাৰ্যক্ষম কৰাৰ প্ৰস্তাৱতো অনুমোদন জনাইছে। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি পহিলা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগৰ কাৰ্যসূচী লোৱা হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপুৰীয়া নামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। নামনি মাজুলীৰ শ্ৰীশ্ৰী আদি এলেঙী সত্ৰত আজি এই উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। পুৱাৰ প্ৰসংগ, কীৰ্তন, আয়তীৰ নাম আৰু উঠানাম পৰিৱেশন কৰিবলৈ লোৱা হৈছে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যামিক পৰিৱেশ অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। অসমবাসীয়ে এই মাহটোত পবিত্ৰ অন্তৰেৰে শৰাই নৈবদ্য আগবঢ়াই নাম কীৰ্তন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ পুণ্যতিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।
2: बेटा मैं कल अपने भतीजे के घर होके आया, मैं देखकर हैरान रह गया कि वो लोग दिन भर एसी चलाते हैं, रोज वॉशिंग मशीन चलाते हैं, घर में दो दो फ्रिज हैं, फिर भी उसका बिजली बिल पता है कितना आता है? 0। मैंने पूछा तो भतीजा बोला, चाचा जी सब ऊपर वाले की दया है। मतलब सोलर पैनल की। मैंने सोचा अब तो लगवाना ही पड़ेगा।
3: PM सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें PM सूर्य घर .gov.in पर।
4: हर घर सूर्य घर।
5: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं फरहत नाज। सरकार ने घरेलू पाइपलाइन गैस कनेक्शन को घर घर पहुंचाने की प्रोत्साहन योजना को स्वीकृति दी। राष्ट्रीय परीक्षा एजेंसी ने 600 पुराने विशेषज्ञों को हटाकर नए विशेषज्ञ शामिल किए। झारखंड सरकार ने विद्यार्थियों के विरोध प्रदर्शन के बीच अनियमितताओं के कारण रद्द की गई 44 भर्ती परीक्षाओं की सूची जारी की। दिल्ली जल बोर्ड रिश्वत मामले में दिल्ली के पूर्व मंत्री और आम आदमी पार्टी के नेता सत्येंद्र जैन और 5 अन्य गिरफ्तार। संयुक्त अरब अमीरात ने ईरान पर मिसाइल हमले का आरोप

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সুৱাগমণি মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা তফজুল আলীৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে

0: মন্নাপুরম ফিনান্সলৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুরম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: নির্মল প্রভা বৰদলৈৰ রচনা আৰু অসীম হাজৰিকাৰ প্ৰযোজনাৰে তৰুণ দাসৰ কণ্ঠত শুনোৱা হওক এই গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাৰ পৰা ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, বৰাক উপত্যকাৰ মিনি সচিবালয়ক অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামাকৰণৰ সিদ্ধান্ত, কৃষি নষ্ট বা যিকোনো সংঘাতৰ অজুহাতত কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা যোৱাৰ পথ বন্ধ কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ, ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত বিভিন্ন কাৰ্যসূচী আৰু গালে টেষ্ট ক্ৰিকেটত ভাৰতৰ আজি পঞ্চম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে জয়ৰ চেষ্টা। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020ৰ ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব।
1: উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টে আমাক কৈ আছিলে যে আমাৰ ৰাজ্যত এখন চাইল্ড প্ৰটেকশ্যন পলিচি হ'ব লাগে। আজি আমি ইয়াতে এটা আসাম ষ্টেট চাইল্ড প্ৰটেকশ্যন পলিচি 2026 ইয়াক আমি অনুমোদন জনাওঁ আৰু ইয়াৰ দ্বাৰা যিমানবিলাক চাইল্ড কেয়াৰ ইনষ্টিটিউচন স্থাপন কৰা হয়

0: 50গৰাকী বা তাতকৈ অধিক শিক্ষাৰ্থী থকা যিকোনো প্ৰশিক্ষণ প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। এনে প্ৰতিষ্ঠানসমূহে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম, LGBTQ+ আৰু মানসিক আঘাত, আপোনজনক হেৰুওৱা বা পূৰ্বে আম্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব। মন্ত্ৰীসভাই নিয়োগৰ সুবিধা, কেৰিয়াৰ নিৰ্দেশনা, উদ্যমশীলতা, নেতৃত্বৰ বিকাশ আৰু যুৱ প্ৰচেষ্টাৰ সমন্বয়ৰ দিশত গুৰুত্ব আৰোপৰ উদ্দেশ্যে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনত অনুমোদন দিছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন পৰ্টেলৰ জৰিয়তে ৰাজ্য দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল, সৰল আৰু ক্ষিপ্ৰ কৰাৰ ব্যৱস্থাটো অনুমোদন দিয়া হৈছে। এই ব্যৱস্থাই ব্যৱসায়িক সুচলতা বৃদ্ধিৰ লগে লগে দুগ্ধ সমবায় সমিতিসমূহৰ পৰিচালনা অধিক সুচাৰু আৰু স্বচ্ছ কৰি তোলাত সহায় কৰিব। মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব।
1: বৰাক উপত্যকাত আমি এটা মিনি ছেক্ৰেটেৰিয়েট বনাইছিলো। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে সেই তাৰ কেৰেক্টাৰটো মিনি ছেক্ৰেটেৰিয়েট হ'ব নালাগে। ইট উইল বি নোন এজ এ আসাম ছেক্ৰেটেৰিয়েট বৰাক ভেলি। আগতে আছিল মিনি ছেক্ৰেটেৰিয়েট, এতিয়া আমি সেই বস্তুটো বদলাই আসাম ছেক্ৰেটেৰিয়েট বৰাক ভেলি বুলি তাক আমি নতুনকৈ নামাকৰণ কৰিছো আৰু 32টা বিভাগ তাতে আমি তাৰ পৰা পৰিচালনা কৰিম। আউট অফ 59 ডিপাৰ্টমেণ্ট আছে, 32 ডিপাৰ্টমেণ্টছে তাত কাম কাজ আৰম্ভ কৰিব। আজি কেবিনেটে তাৰো গোটেই SOP বা গাইডলাইনটো প্ৰস্তুত কৰে।
0: ইয়াৰ উপৰি মন্ত্ৰীসভাই কালিৰ বৈঠকত অসম ঔদ্যোগিক সম্পৰ্ক বিধি 2026ৰ অধিসূচনা জাৰি কৰাৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। এই নতুন বিধিয়ে উপনিৱেশিক আৰু স্বাধীনতাৰ পাছৰ সময়ত 3খন পুৰণি বিধিৰ স্থান ল'ব। ৰাজ্যত হাইড্ৰকাৰ্বন অন্বেষণৰ গতিবিধিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মন্ত্ৰীসভাই অসম হাইড্ৰকাৰ্বন অন্বেষণ, উৎপাদন আৰু উজনিৰ পৰিৱেশতন্ত্ৰ উন্নয়ন নীতি 2026ত অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ নিৰ্মাণৰ ভূমি হস্তান্তৰ আৰু আবণ্টনৰ প্ৰস্তাৱত অনুমোদন দিয়া হয়। মন্ত্ৰীসভাই কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, চাবুৱা, লাহোৱাল, খুমটাই আৰু বৰখলা এই 8খন নতুন সমজিলা কাৰ্যক্ষম কৰাৰ প্ৰস্তাৱতো অনুমোদন জনায়। কৃষি নষ্ট বা যিকোনো সংঘাতৰ অজুহাতত কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা যোৱাৰ পথ বা হস্তীদণ্ডী বন্ধ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে ৰাজ্যসমূহলৈ এই নিৰ্দেশ জাৰি কৰে। লগতে হাতীক ভয় খুৱাবলৈ অগ্নিশিক্ষা বা যাঠি আদি ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। ন্যায়াধীশ জয়মাল্লা বাগচী আৰু ন্যায়াধীশ ভি মোহনাক লৈ গঠিত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে হস্তীদণ্ডীত থকা বাধা আঁতৰোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ৰাষ্ট্ৰজোৰা এটা জৰীপ চলাবলৈও নিৰ্দেশ দিয়ে। হাতীয়ে বহু ৰাজ্য পৰিভ্ৰমণ কৰে বাবে কোনো ৰাজ্যই তেওঁলোকৰ পথৰ হেঙাৰ হ'ব নোৱাৰিব আৰু হাতীৰ অহা যোৱাৰ পৰম্পৰাগত পথ বন্ধ কৰিব নোৱাৰিব বুলিও ৰায়টোত মুখ্য ন্যায়াধীশ সূৰ্যকান্তই মন্তব্য কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অৰ্থাৎ ইক ছেনচিটিভ জন সন্দৰ্ভত বহু লোকে নুবুজাকৈ মন্তব্য কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ লোকে কাজিৰঙাক সুৰক্ষা কৰি দিব। ইক ছেনচিটিভ জনক লৈ একাংশ লোকে নুবুজাকৈ ভ্ৰান্ত তথা তথ্য প্ৰচাৰ কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক ছেনচিটিভ জনৰ পৰিসৰ বৰ্তমানৰ 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰলৈ হ্ৰাস কৰাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় উদ্যানখনৰ এই পৰিসৰ হ্ৰাস সন্দৰ্ভত অসম চৰকাৰক এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে বিশিষ্ট পৰিৱেশবিদ, বিশেষজ্ঞ আৰু স্থানীয় লোকৰ সৈতে আলোচনা মৰ্মে সিদ্ধান্ত ল'বলৈ আহান জনাইছে। CPI দলে এটা বিবৃতিযোগে চৰকাৰক ইক ছেনচিটিভিটি জন সংকুচিত কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। ইপিনে চৰকাৰৰ এই প্ৰস্তাৱক সমৰ্থন জনাই বৃহত্তৰ কাজিৰঙাত কালি স্থানীয় ৰাইজে সমদল উলিয়ায়। কলিয়াবাৰৰ কুঠৰীত আৰম্ভ হোৱা এই সমদলত বাগৰি, কুঠৰীকে ধৰি কাজিৰঙাৰ দাঁতি কাষৰীয়া ভালেমান অঞ্চলৰ লোকে অংশগ্ৰহণ কৰে। দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত 10 কিলোমিটাৰৰ পৰিৱৰ্তে ইক ছেনচিটিভ জনৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে কলিয়াবৰ সমজিলা আয়ুক্তৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। ইফালে

0: মুখ্যমন্ত্রীয়ে কাজিরঙ্গার ইকো সেনজিটিভ জোনৰ পৰিসৰ এক কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক মিচিং ছাত্ৰ সংগঠন টি এম পি কেও সমৰ্থন জনাইছে। মিচিং জিৰণিচৰাত আয়োজিত এখন সংবাদমেলত সংগঠনটোৱে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তই কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি প্ৰকাশ কৰে। উজনি অসমৰ চাৰিখন জিলাত আকস্মিক প্ৰলয়ংকাৰী বানৰ আজি এমাহ সম্পূৰ্ণ হৈছে। এই বানত 105 জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু সম্পদ, কৃষিভূমি আৰু নিৰ্মাণ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। এই সন্দৰ্ভত আমাৰ সহযোগী অৰুণিমা গোস্বামীৰ প্ৰতিবেদন।
1: অসমবাসীৰ বাবে বানৰ বিভীষিকা নতুন অভিজ্ঞতা নহয়। প্ৰতিবছৰে বানে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক ক্ষতি কৰে, কিন্তু এমাহ পূৰ্বে আজিৰ এই দিনটোতে উজনি অসমৰ চাৰিখন জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটত সৃষ্টি হোৱা বান পৰিস্থিতি নজিৰবিহীন বুলি ক'ব পাৰি। এই আকস্মিক বানৰ বাবে অঞ্চলটোৰ লোকসকল সতৰ্ক বা সাজু নথকাৰ বাবে অভূতপূৰ্ব ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নামি অহা থলত দিখৌ, দিচাং, দৰিকাকে ধৰি নৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি যোৱাৰ ফলত ভয়াৱহ বানে নিমিষতে বহু গাঁও, কৃষিভূমি, জনবসতিপূৰ্ণ অঞ্চল বুৰাই পেলায়। আকস্মিক বানত উটি যোৱা 105 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত্যু হোৱা লোকসকলৰ ভিতৰত 64 জন পুৰুষ, 24 গৰাকী মহিলা আৰু 17টি শিশু আছে। শিৱসাগৰত সৰ্বাধিক 53, চৰাইদেউত 22 জন, যোৰহাটত 9, গোলাঘাটত 8, কাৰ্বি আংলঙত 4 আৰু ধেমাজি জিলাতো 3 জন লোকে প্ৰাণ হেৰুৱায়। এতিয়াও 5খন জিলা, গোলাঘাট, শিৱসাগৰ, যোৰহাট, নগাঁও আৰু কাৰ্বি আংলঙৰ 115খন গাঁৱৰ 23,800ৰো অধিক লোক বানৰ কবলতে আছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ চাৰিখন জিলাৰ জনসাধাৰণে বিভীষিকাৰ ভয়াৱহ স্মৃতি মচিব পৰা নাই যদিও নিজ নিজ বাসগৃহৰ পৰা পলস আৰু বোকা আঁতৰোৱাৰ লগতে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ আৰু চৰকাৰৰ সহযোগত মন বান্ধি পুনৰ জীৱন যুঁজৰ বাবে সাজু হৈছে। এই সন্দৰ্ভত এয়া আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰ।
2: 19 জুলাইৰ বানৰ এমাহৰ পিছতো চৰাইদেউ জিলাৰ বানাকান্ত ৰাইজৰ মনৰ পৰা আঁতৰা নাই সেই কালৰাত্ৰিৰ ভয়ংকৰ স্মৃতি। পানীৰ ভয়াৱহ সোঁতত বহু পৰিয়ালৰ ঘৰ দুৱাৰ, পশুধন উটি যোৱাৰ উপৰিও 15 গৰাকীকৈ লোকৰ প্ৰাণহানি ঘটনাই জিলাবাসীক শোকাহত কৰি ৰাখিছে। এই ভয়ংকৰ বানত জিলাখনৰ 2 লাখ লোক ক্ষতিগ্ৰস্ত হ'ল। অৱশ্যে বানৰ পিছত ভুক্তভোগীসকলক পুনৰ সংস্থাপনৰ বাবে 3 আগষ্টৰ পৰা জিলাখনৰ 20,371 বানপীড়িত পৰিয়াললৈ 15,000 টকাকৈ এককালীন চৰকাৰী আৰ্থিক সাহায্য প্ৰদানৰ কাম চলাই থকা হৈছে। প্ৰশাসনে নিশ্চিত কৰিছে যে কাৰিকৰী অসুবিধাৰ বাবে ৰৈ যোৱা পৰিয়ালসমূহেও অতি সোনকালে নিজৰ একাউণ্টত এই ধন লাভ কৰিব। আনহাতে প্ৰকৃত ক্ষতিৰ সঠিক বুজ ল'বলৈ যোৱা 9 আগষ্টৰ পৰা জিলাখনত অব্যাহত আছে ৰেপিড ফ্লাড ডেমেজ এছেচমেণ্ট প্ৰক্ৰিয়া। কোনো এজনো যোগ্য হিতাধিকাৰী যাতে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত নহয় তাক সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে জিলা প্ৰশাসনে। এতিয়া জিলা প্ৰশাসনৰ এনে তৎপৰতা আৰু ৰাইজৰ একতাই জিলাখনক পুনৰ নতুন উদ্যমেৰে থিয় হ'বলৈ শক্তি প্ৰদান কৰিছে।
1: বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এইবাৰৰ বানে প্ৰাকৃতিক দুৰ্যোগৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আৰু ইয়াক লৈ মানুহৰ সজাগতাৰ প্ৰয়োজনীয়তাকো প্ৰতিফলিত কৰিছে। এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰাৰ লগতে কাৰ্যপন্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
0: চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰৰ সহযোগত সেয়া আমাৰ সহযোগী অৰুণিমা গোস্বামী। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি পহিলা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগৰ কাৰ্যসূচী লোৱা হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। নামনি মাজুলীৰ শ্ৰী শ্ৰী আদি এলেঙি সত্ৰত আজি এই উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। পুৱাৰ প্ৰসংগ, কীৰ্তন, আয়তীৰ নাম আৰু উঠানাম পৰিৱেশন কৰিবলৈ লোৱা হৈছে। টেষ্ট ক্ৰিকেটত ভাৰতে আজি গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত 5ম তথা অন্তিম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলা জয়ৰ চেষ্টা চলাব। শ্ৰীলংকাক 372 ৰাণৰ প্ৰত্যাহ্বানমূলক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ পাছত ভাৰতক খেলখন জয় কৰিবলৈ মাত্ৰ 6টা উইকেটৰ প্ৰয়োজন। 4টা উইকেটৰ বিনিময়ত 84 ৰাণৰ দ্বিতীয় ইনিংছ পুনৰ আৰম্ভ কৰিব আয়োজক দলটোৱে। ভাৰতৰ বলাৰসকলে আগতীয়াকৈ ষ্ট্ৰাইক কৰি শ্ৰীলংকাৰ ইনিংছ সামৰি লোৱাৰ চেষ্টা কৰিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ সংবেদনশীল অঞ্চল 10 কিলোমিটাৰৰ পৰা হ্ৰাস কৰি 1 কিলোমিটাৰলৈ নিয়াৰ পৰিকল্পনাক লৈ ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে স্থানীয় বাসিন্দা একাংশ লোকৰ বাণিজ্যিক সুবিধা তথা দাবীক লৈও ভিন ভিন প্ৰশ্ন উত্থাপন হৈছে। ইকো ছেনচিটিভ জনক লৈ উত্তাল কাজিৰঙা শিৰোনামেৰে দৈনিক জনমভূমি কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে ৰকিবুল হুছেইনে কাজিৰঙাৰ বাবে মাত মতাটো হাস্যকৰ। ফেচবুক ইনষ্টাগ্ৰামৰ ৰীলৰ যোগেদি কাজিৰঙা ৰক্ষা কৰাটো সম্ভৱ নহয়। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া খবৰ কাকতে এই বাতৰিটো যুগুত কৰিছে। দৈনিক অসম, দৈনিক অগ্ৰদূত কাকততো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত 8খন নতুন সমজিলা গঠন, শিশু সুৰক্ষা নীতি আৰু ব্যক্তিগত কোচিং প্ৰতিষ্ঠানসমূহৰ নিয়ামক ব্যৱস্থাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। অন্যান্য কাকতসমূহৰ লগতে দি ছেণ্টিনেল কাকত আৰু দি আছাম ট্ৰিবিউনত প্ৰথম পৃষ্ঠাত এই বাতৰিটো প্ৰকাশ কৰা হৈছে। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা 10 আগষ্টত সংঘটিত গুলীচালনাৰ ঘটনাৰ নদী নোকোলাৰ পাছতো কোনো দুষ্কৃতিকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত সীমান্ত অঞ্চলত প্ৰতিবাদ অব্যাহত আছে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ মনজিৎ। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজিয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। বৰাক উপত্যকাৰ মিনি সচিবালয়ক অসম সচিবালয়, বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ সিদ্ধান্ত। ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত বিভিন্ন কাৰ্যসূচী। আৰু গালে টেষ্ট ক্ৰিকেটত ভাৰতত আজি 5ম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে জয়ৰ চেষ্টা। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

পুৱাৰ আঞ্চলিক বাতৰি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মেডিমেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। পুৱাৰ বিভিন্ন অনুষ্ঠানলৈ এয়া মাইক্ৰফোনৰ সন্মুখত মই জলি। আৰম্ভ কৰিবলৈ লৈছোঁ অসমীয়া চলচ্চিত্ৰ আৰু লগতে হিন্দী চলচ্চিত্ৰৰ গীতেৰে সজোৱা অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনিবলৈ লৈছো এয়া অপৰূপা চলচ্চিত্ৰখনৰ পৰা ৰীতা বৰুৱাৰ কণ্ঠত এয়া ভূপেন হাজৰিকাৰ ৰচিত এটি গীত।

অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো ইয়া জীৱন সুৰভি চলচ্চিত্ৰখনৰ পৰা অৰুণ দাসৰ কণ্ঠত হেমন্ত দত্ত ৰচিত এই গীতটি।

শ্ৰোতাসকলে, ৰূপালী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে অনুষ্ঠান প্ৰচাৰিত হৈ আছে মেডামেফৰ 299.1 মিটাৰত 1035 কিলো হাৰ্টছত আৰু ডি এন এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টছত। লগতে আপোনালোকে শুনিব পাৰে নিউজ অন এ আই আৰ মোবাইল এপৰ জৰিয়তেও। অনুষ্ঠানত এবাৰ শুনিবলৈ লৈছোঁ কেশৱ মহন্তৰ কথাৰে সজ্জিত আঞ্চলি নবৌ চলচ্চিত্ৰখনৰ পৰা দীপেন বৰুৱা আৰু ৰঞ্জন ফুকনৰ কণ্ঠৰ এই গীতটি।

ৰূপালী ঢৌ অনুষ্ঠানত এবাৰ শুনিবলৈ লৈছে কে কেৰ কণ্ঠত গেংষ্টাৰ চলচ্চিত্ৰখনৰ পৰা শাহিদ কাৰ্ডি ৰচিত এটি গীত।

ৰূপালী থং অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বৰসাত চলচ্চিত্ৰখনৰ পৰা অলকা য়াগ্নিক আৰু কুমাৰ শানুৰ কণ্ঠত সমীৰ অঞ্জনীৰ ৰচনা কৰা এই গীতটি।

শ্রোতাসকলে রূপালী ঢৌ অনুষ্ঠানটি শুনে আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰ যোগে। শুনাবলৈ লৈছো জান তেৰে নাম চলচ্চিত্ৰখনৰ পৰা আশা ভোসলে আৰু কুমাৰ চানুৰ কণ্ঠত নদীম শ্ৰৱণৰ সংগীত পৰিচালনাত এই গীতটি।

শ্ৰোতাসকল, জান তেৰে নাম চলচ্চিত্ৰখনৰ পৰা আশা ভোছলে আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটিৰ মাজেৰে সামৰিছো আজিৰ ৰূপালী ঢৌ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1025 কিলো হাৰ্জত আৰু টিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্জত। আপোনালোকে আমাৰ অনুষ্ঠান শুনি আছে লগতে নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে। ইয়াৰ লগে লগে আমাৰ প্ৰথম অধিৱেশনৰ আজিলৈ ইমানতে অন্ত পৰি আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব পুৱা 11:30 বজাত। তেতিয়ালৈ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই জলিয়ে বিদায় লৈছোঁ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলো হাৰ্টজত। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অনাসূয়া গোস্বামী, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, আনোৱাৰ আলী, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিজিৎ শৰ্মা। শ্ৰোতাসকল, এতিয়া নিবেদন কৰিছো গীতিমালিকাৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো অপৰ্ণা দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা ৰুদ্ৰ বৰুৱাৰ, প্ৰযোজনা অৱনী ৰঞ্জন পাঠকৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতিকাৰ লোহিন্দ্ৰ কুমাৰ শইকীয়া, প্ৰযোজনা অনুপম চৌধুৰীৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সুৱাগমণি মহন্তৰ কণ্ঠৰেটি গীত। গীতৰ ৰচনা তৌফুজ্জুল আলীৰ, প্ৰযোজনা দীপক কুমাৰ শৰ্মাৰ।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক নিৰ্মল প্ৰভা বৰদলৈ ৰচিত আৰু অসীম হাজৰিকাৰ প্ৰযোজনাৰে এটি গীত তৰুণ দাসৰ কণ্ঠত।

অনুষ্ঠানৰ শেহতীয়া মীৰা চহৰীয়া গীতৰ কথা অৰূপ বৰঠাকুৰৰ, সুৰ জ্যোতিপ্ৰকাশ দাসৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM এণ্ডৰ 100.8।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো আজি মই ৰুজি মুদৈ।

এ পি জে আব্দুল কালামে কৈছিল, কোনোবাই মূল্য দিয়ক বা নিদিয়ক, তুমি সৎকাম কৰি যোৱা, কাৰণ ইয়াৰ প্ৰতিদান মানুহে তোমাক নিদিলেও স্বয়ং ঈশ্বৰে দিব।

যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ আগতে জানোচোন আহক কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15 পৰা। 5:55 প্ৰচাৰ কৰা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। একক ছবিৰ গীত শুনিবলৈ পাব 6:10 পৰা। 6:30 শুনিবলৈ পাব মৃন্ময়ী ঘোষৰ কণ্ঠত ভজন। 7:20 শুনিবলৈ পাব সোনু আৰু চাৰ্দিৰ সৈতে ইন্দ্ৰজিৎ দাসৰ কথোপকথন। লোকগীত শুনিবলৈ পাব দীপাক্ষী কলিতাৰ কণ্ঠত 7:50। 8:00 আগবঢ়োৱা হ'ব ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন। আৰু এনেদৰেই সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

কাইলৈ আজিৰ দৰে ঠিক একেই সময়তে অৰ্থাৎ 5:10ৰ পৰা আৰম্ভ কৰা হ'ব যুৱবাণী গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15ৰ পৰা। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। আধুনিক গীত শুনিবলৈ পাব 6:10ৰ পৰা। লোকগীত শুনিবলৈ পাব 6:30ত।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে পাৰ্বতী প্ৰসাদ বৰুৱাৰ কিছু গীতেৰে। প্ৰিয় শ্ৰোতা, প্ৰথমেই শুনাবলৈ লৈছো মৌ টোকাৰীৰ মাত এলবামখনৰ পৰা পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, সুমধুৰ গীত।

শ্ৰোতাসকলে ইমানপুৰে মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ সুমধুৰ গীত এটি শুনিলে। শ্ৰোতাসকলক পুনৰবাৰ মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ আন এটি সুমধুৰ গীত শুনাবলৈ লৈছোঁ।

0: শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন।
1: এই পার্বতী প্রসাদেই জীৱনৰ ঘাট প্ৰতিঘাত আৰু অন্তৰদাহী দুখ বেদনাত গাব লগা হল, জীৱন যদি হেৰালে তোর মৰণ যদি নাই, জীৱন যদি হেৰালে তোর মৰণ যদি নাই।

0: শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদৰ কথা আৰু সুৰেৰে আন এটি সুমধুৰ গীত।
1: পাৰ্বতী প্ৰসাদৰ ভাষা যাতে পাতে ঘৰুৱা। তেখেতৰ গীতৰ ৰচনাত গাঁও, ভূঁই, হাবি, বন, পথাৰ, সমাৰৰ চিনাকি ছবিখন সহজেই জিলিকি উঠে। কেঁচা মাটিৰ সুগন্ধ মলমলাই, গৰখীয়াৰ মিঠা বাঁহী তেওঁৰ কাপত অমৰ হয়।

1950 চনৰ ফাগুন মাহত পাৰ্বতী প্ৰসাদে সেউজী পাৰৰ নিৰলা ঘৰত বিদায় পৰৰ কোনোবা মুহূৰ্তৰ উচুপনিত গীতেৰে বান্ধি চিৰযুগমীয়া কৰিলে।

শ্রোতাসকলে শুনি আছে মনোরঞ্জন। এইবাৰ শুনাবলৈ লৈছো কবিতা তালুকদাৰৰ কণ্ঠত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ আন এটি সুমধুৰ গীত।

শ্ৰোতাসকলে ইমানপৰে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। আজি মনোৰঞ্জন সজোৱা হৈছিল গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ কেইটিমান সুমধুৰ গীতেৰে।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো নিপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছ

এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই টেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 379টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালছোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। এয়াই শিক্ষণ প্ৰশিক্ষণ সংস্থান।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: শ্ৰোতাসকলক এইখিনিতে জনাবলৈ লৈছো, কাইলৈ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণীত অতিথি হিচাপে উপস্থিত থাকিব নিশিৰঞ্জন কে মল্লিকা, অভিনেতা তথা অভিনেত্ৰী কণ্ঠশিল্পী বৰষা বৰা, আঁত ধৰিব ভাস্কৰ শইকীয়াই, আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অহা 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত 3টা পৰ্যায়ত গুণোৎসৱ। লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষক শিক্ষয়িত্ৰীৰ পাৰস্পৰিক বদলিৰ নিৰ্দেশনাত সংশোধন। 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অঞ্চলটোৰ যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে কোকৰাঝাৰত জাপানী ভাষা শিক্ষণ কেন্দ্ৰ স্থাপনৰ ঘোষণা। আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত খন্তেক পাছতে ইষ্ট বেংগল এফ চি আৰু স্পৰ্টিং ক্লাব দিল্লী মুখামুখি। নমস্কাৰ, বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে জনসাধাৰণৰ হিতাৰ্থে প্ৰশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণ জৰুৰী হৈ পৰিছে। তেওঁ কয় যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান কৰা হ'ব। চৰকাৰী সদ্ভাৱনা প্ৰকল্পৰ অধীনত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সমজিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰিব পৰা কাম কাজ চিনাক্ত কৰিব বুলি ডঃ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা আয়ুক্তসকলে সপ্তাহত দুবাৰকৈ এই কাৰ্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম কাজ নিৰীক্ষণ কৰা উচিত। তেওঁ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত ভূমি আৰু ফ্লেট পঞ্জীয়নৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। ক্ৰেতা আৰু বিক্ৰেতাসকলৰ বাবে পঞ্জীয়ন ব্যৱস্থা সহজ কৰি তোলাৰ বাবে লোৱা এই পদক্ষেপৰ বিষয়ে সদৰি কৰি ডঃ শৰ্মাই কয় যে গুৱাহাটীৰ 6-7টা গুৰুত্বপূৰ্ণ স্থানত উপ পঞ্জীয়কৰ উপস্থিতিত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰা হ'ব। ইয়াৰ ফলত জনসাধাৰণে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱাৰ পৰা সকাহ লাভ কৰিব আৰু সময় তথা যাতায়াতৰ খৰচো ৰাহি হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 81,20,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ভৱনটোৰ 3টা মহলাত 21টা কাৰ্যালয় আছে। এই চৌহদতে গুৱাহাটী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগত সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলিও জানিবলৈ দিয়ে।
2: 2023 চনত আমি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ কাম হাতত লৈছিলো। আজি এই কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল। কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় আৰু এটেষ্ট অফিচ, এক্সাইজ, ট্ৰেজাৰী গোটেইবিলাক ৰূপনগৰলৈকে আহিব। মই ভাবো যে মহানগৰ জিলা প্ৰশাসনৰ বাবে ই এটা সুন্দৰ ব্যৱস্থা হ'ব। মই গুৱাহাটীবাসী ৰাইজক, কামৰূপ মহানগৰ জিলাৰ ৰাইজক

0: অভিনন্দন জানাইছো। আমি এটা গভর্নমেন্টত প্ল্যান লৈ আছো যে প্রত্যেকখন জিলাতে ডিসি অফিসৰ লগত আৰু এটা বিল্ডিং বনো যাতে এগ্রিকালচাৰ ইন্ডাস্ট্রি কৃষি ফিসারি সব কার্যালয় একেলগত থাকিব পাৰে আৰু ডিসি সকলে লক্ষ্য কৰি থাকিব পাৰে। সেইটোকে আমি ইন্টিগ্রেটেড ডিসি কোয়ার্টার বুলি কওঁ। কামরূপ জিলাতো আমি নিশ্চিতভাৱে তেনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ম।
1: অনুষ্ঠানত অংশ লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা সুবিধাসমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা 12,695 বৰ্গ কিলোমিটাৰ। সৌৰশক্তিচালিত এই কাৰ্যালয়টোৰ দ্বিতীয় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ও থাকিব। অহা বছৰৰ 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ 2027 অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অসমে ইয়াৰ বাবে সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা সময়সূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ 35খন জিলাত 3টা পৰ্যায়ত 2027 বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত 13খন জিলাত 6 জানুৱাৰীত গুণোৎসৱৰ স্বমূল্যায়ন আৰু 7ৰ পৰা 9 জানুৱাৰীলৈকে বহি মূল্যায়ন কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 12খন জিলাত 19 জানুৱাৰীত স্বমূল্যায়ন আৰু 20ৰ পৰা 22 জানুৱাৰীলৈ বহিমূল্যায়ন কৰা হ'ব। একেদৰে তৃতীয় পৰ্যায়ত 10খন জিলাত 2 ফেব্ৰুৱাৰীত স্বমূল্যায়ন আৰু 3ৰ পৰা 5 ফেব্ৰুৱাৰীলৈ বহিমূল্যায়ন কৰা হ'ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। সেই অনুসৰি সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশৰ 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে সঞ্চালকালয়ে যোৱা 10 আগষ্টত পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই অনুসৰি লোকপিয়লৰ কামত নিয়োজিত একাংশ শিক্ষকেও বদলিৰ নিৰ্দেশনা লাভ কৰিছিল, কিন্তু এই কামত জড়িত বিষয়া কৰ্মচাৰীৰ বদলীকৰণ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে বন্ধ কৰি হোৱাত সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত নতুন স্থানত যোগদান কৰাত তেওঁলোক ব্যৰ্থ হয়। এই বিষয়টো লৈ শিক্ষকসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে আজি প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এটা নিৰ্দেশযোগে পূৰ্বৰ চৰ্ত প্ৰত্যাহাৰ কৰি অধিসূচনা জাৰি কৰে। কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি ডিফুৰ তাৰালাংছত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে হোৱা এখন সভাত শ্ৰীহাজৰিকাই জিলাখনত কৃষি আন্তঃগাঁথনি পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। কৃষকসকলৰ সুবিধাৰ্থে অনাগত দিনত কৃষি উদ্যোগীসকলক সহায় কৰিবলৈ 3% সুদ ৰেহাইৰ সুবিধাসহ কৃষি আন্তঃগাঁথনি পুঁজিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সভাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কৃষক পঞ্জীয়ন, তৈল খেজুৰৰ খেতি আৰু উদ্যান শস্যৰ সম্প্ৰসাৰণৰ বিষয়েও পৰ্যালোচনা কৰা হয়। শ্ৰীহাজৰিকাই কৃষকসকলৰ বিভিন্ন ধৰণৰ সমস্যা শীঘ্ৰে সমাধানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙৰ লগতে আন কেইবাগৰাকীও বিধায়ক আৰু কাৰ্যবাহী সদস্য উপস্থিত থাকে।
2: আজি কেইবাটাও ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, বিশেষকৈ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, অন্য ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলৰ লগত অলপ আলোচনা কৰিলোঁ। ইয়াৰ পাছত আমি এখন খুব গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিম। এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড বুলি এটা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি আছে, যিটোৰ পৰা যদি কোনোবা কৃষি উদ্যোগীয়ে লোন ল'ব খোজে 2 কোটি টকালৈকে 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন পায় বা 3% কম দিব লাগে। লোনটো লোৱাৰ প্ৰক্ৰিয়াটো সহজ, কিন্তু কৃষিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগিব। সেই বিষয়ে সমগ্ৰ অসমত আমি আমাৰ কৃষি উদ্যোগীসকলক চেনচিটাইজ কৰিব খোজো, তেখেতলোকক জনাব খোজো, কাৰণ বহুতে এই আঁচনিটোৰ বিষয়ে নাজানে। এই আঁচনিটোৰ যোগেদি লোন ল'বলৈ বহুত ইজি, কিন্তু পাছত লোনটো ঘূৰাই দিলেই হ'ল।
1: উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা 5 বছৰত পি এম কুসুম আঁচনিৰ জৰিয়তে ৰাজ্যৰ 4 লাখ হেক্টৰ ভূমিত জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰণৰ লক্ষ্য লোৱা হৈছে। তদুপৰি উৎপাদন আৰু আয় বৃদ্ধিৰ লক্ষ্যৰে কৃষকসকলক অতি শীঘ্ৰে তামোল পাণ, ককোৱা, নাৰিকল, আনাৰসৰ পুলি আৰু মাখানাৰ বীজ প্ৰদান কৰা হ'ব বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এতিয়া পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
3: বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ স্থানীয় যুৱক যুৱতীসকলৰ দক্ষতা বিকাশ তথা নিয়োগৰ সুযোগ লাভৰ সহায় হোৱাকৈ জিলাখনত জাপানীজ ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সাংবাদিকৰ আগত আজি এই ঘোষণা কৰি শ্ৰীমহিলাৰী কয় যে অসম চৰকাৰ আৰু বিটিচিৰ মাজত আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত কোকৰাঝাৰত কোৰিয়ান

0: আৰু চীনা ভাষা শিকন কেন্দ্ৰও স্থাপনৰ সম্ভাৱনা আছে বুলি বিটিচিৰ মুৰববীগৰাকীয়ে উল্লেখ কৰে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ যুৱ যুৱতীসকলক বিদেশী ভাষাত দক্ষতা অৰ্জনেৰে জাপান, দক্ষিণ কোৰিয়া আৰু চীনৰ দৰে দেশসমূহত নিয়োগৰ সুযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।
1: বিটিচি গভৰ্ণমেণ্ট আমাৰ আসাম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগত আৰু চিএম ছাৰ নিজে আছিলে আমাৰ বিটিচি চৰকাৰৰ লগত যিটো ৰিভিউ মিটিং, এই ৰিভিউ মিটিঙত এটা মাইলোজ হৈ গল, ডিচিশ্যন হৈ গল যে পকাজাৰতো জাপান লেংগুৱেজ লাৰ্ণিং চেণ্টাৰ খোলা হ'ব। এইটো খুব ভাল ডিচিশ্যন আৰু জাপান লেংগুৱেজ যদি আমি শিকাব পাৰোঁ আমাৰ বিটিচি অঞ্চলত তেতিয়াহ'লে জাপান বা চাইনা বা কোৰিয়াৰ বহুত স্কোপ পাব। ইয়াৰ পিছত আমি ভাবিছোঁ কোৰিয়ান লেংগুৱেজ আৰু চাইনিজ লেংগুৱেজ, এই দুটা লেংগুৱেজ যিটো লাৰ্ণিং চেণ্টাৰ সেইটো আমি আস্তে আস্তে কৰিম। এইটো ডাঙৰ এটা আমাৰ কাৰণে বিটিচিবাসীৰ কাৰণে ভাল খবৰ।
0: অসম চৰকাৰৰ সৈতে হোৱা বৈঠকৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীমহিলাৰে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা বৈঠক ফলপ্ৰসূ আছিল। এই বৈঠকত উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ লগতে বড়োভূমিৰ জনসাধাৰণৰ কল্যাণ আৰু আকাংক্ষাৰ বিষয়ত আলোচনা কৰা হয় বুলি বিটিচিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন প্ৰতিবেদন অগ্ৰাহ্য কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ স্থানান্তৰৰ আবেদনখনৰ ভিত্তিত সকাহ দিবলৈ অস্বীকাৰ কৰে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত এই পৰ্যন্ত 100 জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষীৰ সংখ্যা হৈছে 394 গৰাকী। অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপুৰীয়া নামঘৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজি পুৱাৰে পৰাই ভক্তসকলে চাকি বন্তি জ্বলাই শৰাই নৈবদ্য আগবঢ়াইছে। নামঘৰ পৰিচালনা সমিতিয়ে ভক্তসকলক আদৰৰ বাবে 20খন শাখা সমিতি আৰু 90জন স্বেচ্ছাসেৱক নিয়োগ কৰিছে। পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতে আজি পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মইনাগুৰিত অসমীয়া আধ্যাত্মিক আৰু জাতীয় জীৱনৰ স্বাভিমান, গুৰুজনাৰ অনবদ্য অৱদান নামঘৰ স্থাপন কৰা হয়। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যামিক পৰিৱেশে অসমৰ সাতাম পুৰুষে সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। অসমবাসীয়ে এই মাহটোত পবিত্ৰ অন্তৰেৰে শৰাই নৈবদ্য আগবঢ়াই নাম কীৰ্তন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ পুণ্যতিথি আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ সুকলমে সম্পন্ন কৰিবলৈ নামঘৰসমূহক 1,50,000 টকাকৈ 20 আগষ্টৰ আগেয়ে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম উপজাতিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কবি, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধ লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই 1940 চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। 1961 চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিল। 1904 চনৰ আজিৰ দিনটোত শিৱসাগৰত জন্মগ্ৰহণ কৰা গীতিকবিগৰাকীৰ গুণগুণনি, লুইটি, হুকুলা ডাৱৰ, ঐ কহুৱা ফুল আদি গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি তুলিছে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত আজি বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম ঔদ্যোগিক ভূমি ব্যৱস্থাপনা নীতি আৰু ইথানল নীতিৰ বাবে নীতি নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী বৰাই ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত শক্তিশালী ঔদ্যোগিক পৰিৱেশ, বিনিয়োগৰ বাবে অনুকূল পৰিস্থিতি গঢ়ি তোলাৰ লগতে বহনক্ষম অৰ্থনৈতিক বিকাশ নিশ্চিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে বুলি মন্তব্য কৰে। বৈঠকত অতিৰিক্ত মুখ্য সচিব জে পি একা, বিশেষ সচিব ৰাকেশ আগৰৱাল, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মেথ নিধি দাহালৰ লগতে বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

0: U.S. Ambassador to India Sergio Gaur today described the Union Territory of Jammu and Kashmir as an important part of India and said the governments at the center and in the region have taken significant steps to improve the security. Mr. Gaur is on his maiden visit to the Union Territory, where he called on Chief Minister Umar Abdullah at his residence in Srinagar. He described the meeting with the Chief Minister as positive and said that both the sides have identified key follow-ups to be taken forward in the future. Iran's Armed Forces Chief of Staff, Major General Ali Abdullahi, has warned that countries on the southern shores of the Persian Gulf should not assist or facilitate U.S. military forces. The Armed Forces Chief said Tehran is closely monitoring military activity at regional bases. His warning comes as the U.S.-Iran conflict enters its fourth month, while the Pentagon evaluates its military footprint in West Asia with a view to reducing its presence. And in FIH Men's Hockey World Cup, crucial Pool D encounter between India and arch rivals Pakistan is underway in Amstelveen, the Netherlands. India is leading 2-0 when reports last came in. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় কেবিনেটে আজি 4টা ৰেল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি মুঠ 5টা প্ৰকল্পত অনুমোদন জনায়। ভাৰতীয় তথ্য সেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। কাইলৈ ছিংগাপুৰত ভাৰত আৰু ছিংগাপুৰৰ মাজৰ চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজবেল অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ 118 সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কিছু সময় পূৰ্বে কলকাতাৰ চল্টলেক ষ্টেডিয়ামত প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল FC স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কেন্দ্ৰীয় কেবিনেটে আজি 4টা ৰেল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি মুঠ 5টা প্ৰকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে আজি 13,041 কোটি টকা প্ৰকল্পত অনুমোদন জনায়। শ্ৰীবৈষ্ণৱে কয় যে ৰেলৱেৰ 4টা মাল্টি ট্ৰেকিং প্ৰকল্পই সমগ্ৰ পশ্চিমবংগ, উৰিষ্যা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ 8খন জিলা সামৰি ল'ব। তেওঁ লগতে জনায় যে প্ৰায় 9,450 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পই ভাৰতীয় ৰেলৱে খণ্ডত প্ৰায় 410 কিলোমিটাৰ সংযোগ কৰিব। 2030-31 চনৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া এই প্ৰকল্পই ভাৰতীয় ৰেলৱেৰ কাৰ্যকৰী দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতাৰ মান উন্নত কৰিব। প্ৰস্তাৱিত প্ৰকল্পটোৱে প্ৰায় 60 লাখ জনসংখ্যা থকা 6,448 গাঁৱৰ সংযোগ বৃদ্ধি কৰিব।
2: Panch bahut bade faisle liye
3: hain. Five major decisions have been taken. The first four projects are related to the railways, while the fifth is a highway project. The first four railway projects include the quadrupling of the Howrah-Chennai main railway route and the quadrupling of the Cuttack-Paradip railway line. The fifth project is the construction of a four-lane highway from Muzaffarpur via Sitamarhi to Sonbarsa. These projects, with a total cost of 13,041 crore rupees, were approved by the cabinet today.
2: Total 13,041 crore rupees ke projects aaj cabinet ne approve kiye.
1: শ্ৰীবৈষ্ণৱে কয় যে কেন্দ্ৰীয় কেবিনেটে বিহাৰত 22 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফৰপুৰ সীতামৰহি সোণবৰ্ষা অংশত চাইলেনযুক্ত ঘাইপথলৈ উন্নতকৰণৰ বাবে অনুমোদন জনাইছে। তেওঁ কয় যে 82.7 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটোৱে মুঠ 3,590 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি ওলোৱা হ'ব। এই প্ৰকল্পৰ জৰিয়তে যাত্ৰী আৰু মালবাহী পৰিবহণৰ দ্ৰুত আৰু নিৰাপদ চলাচল, ভ্ৰমণকাৰীৰ সংখ্যা বৃদ্ধি আৰু আঞ্চলিক সংযোগ শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে বিহাৰৰ সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ সৈতে প্ৰস্তাৱিত প্ৰকল্পটোৱে কৌশলগত আৰু অৰ্থনৈতিক প্ৰাসংগিকতাক এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
2: बिहार में बहुत इम्पोर्टेंट आज हाईवे का प्रोजेक्ट माननीय प्रधानमंत्री जी ने अप्रूव किया है। ये प्रोजेक्ट नेपाल के बॉर्डर से लेके स्टार्ट होता है। 83 किलोमीटर का ब्राउनफील्ड प्रोजेक्ट है। एग्जिस्टिंग लाइन को अपग्रेड किया जाएगा फोर लेन हाईवे में और 3,591 करोड़ रुपीज का इन्वेस्टमेंट इसमें हो। कई मेजर टूरिज्म के स्पॉट्स हैं, प्लस एक तरीके से ये सारा इकोनॉमिक कॉरिडोर बन रहा है।

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে প্ৰযুক্তি, সংবাদ মাধ্যম, অৰ্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি নিৰ্দেশনাসমূহ দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে। ভাৰতীয় তথ্য সেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই কথা সদৰি কৰে। এই সন্দৰ্ভত বিষয়াসকলক নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰা আৰু আচাৰ ব্যৱহাৰত দয়া আৰু সততা বৰ্তাই ৰখাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ হবলৈ পৰামৰ্শ প্ৰদান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনসাধাৰণক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বিষয়াসকলক ন্যস্ত কৰা দায়িত্বসমূহ ন্যায়, সততা আৰু নিষ্ঠাৰ মনোভাৱেৰে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে শাসনৰ মানদণ্ড উন্নত কৰা আৰু জনসাধাৰণক সেৱা আগবঢ়োৱা এই উমৈহতীয়া উদ্দেশ্য সাধনৰ দুয়োটা সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ ফলপ্ৰসূ যোগাযোগ ব্যৱস্থা আৰু বিশ্বাসযোগ্য তথ্য যোগানত সঁহাৰি আগবঢ়োৱাৰ বিষয়টো গণতন্ত্ৰৰ এক অপৰিহাৰ্য অংগ বুলি প্ৰশিক্ষাৰ্থীসকলক জানিবলৈ দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ কৌতূহলী মনোভাৱ গঢ়ি তোলা, সাম্প্ৰতিক শিক্ষা ব্যৱস্থা, নতুন নতুন বিষয়ত দক্ষতা বৃদ্ধি আৰু অভিজ্ঞতাৰ পৰা জ্ঞান অৰ্জন কৰিবলৈ আহান জনায়। ভাৰতীয় তথ্য সেৱাৰ ভূমিকাৰ গুৰুত্বক আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ই নাগৰিকৰ সৈতে চৰকাৰৰ সংযোগ সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে সামাজিক মাধ্যমে জনসাধাৰণে তথ্য গ্ৰহণ, তথ্য আদান প্ৰদান আৰু নিত্য নতুন তথ্যৰ প্ৰতি সঁহাৰি জনোৱাৰ ধৰণত যথেষ্ট পৰিৱৰ্তন আনিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিষয়াসকলক সামাজিক মাধ্যমৰ মঞ্চ কেৱল নাগৰিকসকলৰ তথ্য অৱগত আৰু ইয়াৰ সৈতে জড়িত কৰাই নহয়, তেওঁলোকক অভিযোগ শুনিবলৈ, বুজিবলৈ আৰু উপযুক্ত সঁহাৰি জনোৱাৰ ক্ষেত্ৰত এই মঞ্চ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। যেতিয়া তথ্যসমূহ দ্ৰুতগতিত বিস্তাৰ হয় তেতিয়া তথ্যৰ সত্যতা, বিশ্বাসযোগ্যতা আৰু জনস্বাৰ্থই সদায় চৰকাৰী যোগাযোগক পথ প্ৰদৰ্শন কৰিব বুলি তেওঁ সজোৰে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ'বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। তেওঁৰ সৈতে দেশৰ বিভিন্ন উদ্যোগ ক্ষেত্ৰৰ 70গৰাকী আগশাৰীৰ ব্যৱসায়িক নেতাৰ এটা প্ৰতিনিধি দলো দেশখনলৈ গৈছে। এই দলটোৱে ভাৰত আৰু ছিংগাপুৰৰ অৰ্থনৈতিক আৰু বাণিজ্যিক বান্ধোন শক্তিশালী কৰাৰ বাবে চেষ্টা চলাব। দুয়ো দেশৰ মাজত সৰ্বাম্মক অংশীদাৰিত্বৰ বৃদ্ধিৰ লক্ষ্যৰে এই মেজমেলৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা বিভিন্ন বিভাগৰ নেতাসকল উপস্থিত থাকিব। মন্ত্ৰীসকলে ছিংগাপুৰত তেওঁলোকৰ অনুৰূপ দপ্তৰৰ মন্ত্ৰীৰ সৈতে বিভাগীয় বিষয় লৈ আলোচনা কৰিব। শ্ৰীগোৱেলে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেঞ্চ বঙকো ইস্তানাত সাক্ষাৎ কৰিব। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে 2022ৰ ছেপ্টেম্বৰত দুয়ো দেশৰ মাজত প্ৰথমবাৰৰ বাবে ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ 118 সংখ্যক জন্ম জয়ন্তীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীসিঙে কয় যে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে ত্ৰিপুৰাৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল, যাৰ ফলস্বৰূপে তেওঁৰ শাসনকালত কৃষি, স্বাস্থ্যসেৱা, শিক্ষা, আন্তঃগাঁথনি আৰু যোগাযোগ খণ্ডত যথেষ্ট উন্নয়ন পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ প্ৰসাৰৰ বিষয়টোৱে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে মহাৰাজা মাণিক্য বাহাদুৰ এগৰাকী দূৰদৰ্শী নেতা হোৱাৰ লগতে প্ৰশাসনৰ জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ পোষকতা কৰিছিল। মহাৰাজা মাণিক্য বাহাদুৰক আধুনিক ত্ৰিপুৰা খনিকৰ বুলি অভিহিত কৰাৰ লগতে তেওঁ শিক্ষা, আন্তঃগাঁথনি আৰু প্ৰশাসন ব্যৱস্থালৈ যথেষ্ট বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ডেৰাডুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ফৰেষ্ট একাডেমীত ভাৰতীয় বন সেৱা 2025-27 বৰ্ষৰ প্ৰশিক্ষাৰ্থীৰ বিষয়াসকলৰ উদ্দেশ্যি ভাষণ দিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মহচুৰীত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনীয় একাডেমী 2024 বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ বাবে আয়োজিত দ্বিতীয় বৃত্তিমুখী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত অংশ ল'ব। গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ তামিলনাডুৰ মহাবলীপুৰমত দক্ষিণ খণ্ড পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। এই পৰিষদত অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ, লক্ষদ্বীপ সন্নিৱিষ্ট আছে। দক্ষিণ অঞ্চলৰ সদস্য ৰাষ্ট্ৰ

0: আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপাল মুখ্যমন্ত্ৰী প্ৰশাসকসকলৰ লগতে প্ৰতিখন ৰাজ্যৰ দুজন জ্যেষ্ঠ মন্ত্ৰীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলক বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰধানমন্ত্ৰীৰ পদক্ষেপক কাৰ্যকৰী সন্দৰ্ভত পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে উল্লেখ কৰে যে অনলাইন কোচিঙে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুলভ উচ্চমানৰ শিক্ষণ বিষয়বস্তু, বিশেষজ্ঞৰ নিৰ্দেশনা আৰু গাঁথনিগত প্ৰস্তুতি কৌশল প্ৰদান কৰি এক শক্তিশালী ৰাষ্ট্ৰীয় মঞ্চ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পূৰ্বে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় কেবিনেটে আজি চাৰিটা ৰেল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি মুঠ পাঁচটা প্ৰকল্পত অনুমোদন জনায়। ভাৰতীয় তথ্য সেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। কাইলৈ ছিংগাপুৰত ভাৰত আৰু ছিংগাপুৰৰ মাজত চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজবেল অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ 118 সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কিছু সময় পূৰ্বে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাখা। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। যুৱবাণী অনুষ্ঠানত এতিয়া আগবঢ়াইছো নালন্দা বিহাৰৰ যুৱক সোনুৰাজে এখন চাইকেলেৰে জীৱ জন্তুৰ সুৰক্ষা তথা চিকিৎসা প্ৰদানৰ এক বিশেষ লক্ষ্য লৈ ভাৰত ভ্ৰমণ কৰিবলৈ ওলোৱা অনুপ্ৰেৰণাদায়ক যাত্ৰাৰ বিষয়ে সোনুৰাজৰ সৈতে ইন্দ্ৰজিৎ দাসৰ কথোপকথন।

ইমানপুৰে শ্ৰোতাসকলে এখন চাইকেলেৰে ভাৰত ভ্ৰমণলৈ ওলোৱা নালন্দ বিহাৰৰ যুৱক সোণুৰাজৰ সৈতে ইন্দ্ৰজাতৰ কথোপকথন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো দীপাক্ষী কলিতাৰ কণ্ঠত লোকগীত।

ইমানপুৰে শ্ৰোতাসকলে দীপাক্ষী কলিতাৰ কণ্ঠত লোকগীত শুনিলে। এইবাৰ আগবঢ়াইছো ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন।

ইমান পৰে শ্ৰোতাসকলে, ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন শুনিলে। পাখি পাখি এটি যেন জুবিনৰ কণ্ঠত মেলি দিয়া আকাশৰ এখনি খিৰিকী, য'ত শব্দবোৰ কেৱল গান হৈ নাথাকে, কেতিয়াবা সপোন হৈ উৰে, কেতিয়াবা মনৰ কোনোবা উচিন কোণত গৈ বহে। এই গীতটো শুনিলে এনে লাগে মনৰ ভিতৰত বহুদিনে বন্দী হৈ থকা অনুভৱবোৰে যেন ডেউকামেলে। আকাশ বিচাৰি ফুৰা এটি সৰু পক্ষীৰ দৰে সুৰৰ মাজেৰে উৰি যায় হেৰাই যোৱা দিন, অকোৱা কথা আৰু বুকুত সাঁচি ৰখা কিছুমান নীৰৱ ভালপোৱা। জুবিনৰ কণ্ঠত পাখি পাখি কেৱল এটি গান নহয়, ই যেন মুক্তিৰ সুৰ, স্মৃতিৰ বতাহত উৰি যোৱা এটি অনুভৱ, আৰু হৃদয়ৰ আকাশত আজিও ডেউকা মাৰি থকা এটি অমলিন পক্ষী। এইখিনিতে শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠত এটি সুমধুৰ গীত।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো লোকগীতৰ অনুষ্ঠানটি। আজিৰ শিল্পী বক্সিধৰ দাস।

ইমানপুৰ শ্ৰোতাসকলে বক্সিধৰ দাসৰ কণ্ঠত লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো ভজনৰ অনুষ্ঠানটি। প্ৰথমে শুনোৱা হওক লক্ষবীৰ সিং লক্ষাৰ কণ্ঠত এটি দুৰ্গা ভজন।

ইয়াৰ শ্ৰোতা ৰামধেনু অনুষ্ঠানত প্ৰথমে শুনো আহক অচিন চিনাকি ছবিখনৰ পৰা এটি গীত। গীতটি গাইছে গীতাশ্ৰী ৰাজখোৱাই।

শ্ৰোতাসকলে শুনি আছে ৰামধেনু অনুষ্ঠানটি। ৰামধেনুত এয়া আছিল অভিমন্যু ছবিখনৰ পৰা এটি গীত। গীতটি গালে পাপন আৰু দীপলীনা ডেকাই। এবাৰ শুনো আহক আন এটি গীত।

শ্ৰোতাসকলে শুনিলে অগ্নিবিস্তৃ ছবিখনৰ পৰা এটি গীত এইবাৰ আগবঢ়াইছো অভিমানী মন এলবামটিৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

মিডিয়ামৰ 299.9 মিটাৰত এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিবলৈ লৈছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আজিৰ শাস্ত্ৰীয় সংগীতৰ শিল্পী শ্ৰুতি সাধলিকাৰ।

প্ৰিয় শ্ৰোতা, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম 299.9 মিটাৰত 1035 কিলোহাৰ্টজৰ ডিএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, চাওঁতে চাওঁতে আমাৰ সময় শেষ হৈ আহিল, গতিকে আজিৰ অনুষ্ঠানৰ পৰা মই দেৱিকাই বিদায় লৈছো। নতুনকৈ আকৌ পুনৰ এটা দিনত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত আদৰৰ শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বৃহস্পতিবাৰ 1433 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ 2 দিন, 1948 খ্ৰীষ্টাব্দৰ শাওণ মাহৰ 29 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 20 তাৰিখ। এতিয়া সময় পোৱা 5:33:46 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'।